এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বনশ্ৰী হাজৰিকা বৈশ্য, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, ফটিক চন্দ্ৰ বৰ্মন, পম্পা চন্দ, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু মৃগাংক কৃষ্ণত্ৰেয় আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। নিবেদন কৰিবলৈ লৈছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰমে কান্তাদেৱীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, খনা দাস আৰু সংগীসকলৰ কণ্ঠৰ নাম, কংকনা ভাগৱতীৰ কণ্ঠৰ লোকগীত, উমাকান্ত বৈৰাগী আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু সুস্মিতা ভৰদ্বাজৰ কণ্ঠৰ কবিৰ ভজন শুনিলে।

0: in the three-match series. Chasing a target of 160 runs, India comfortably reached 163 for 3 in 14.5 overs. The third and the final match of the series will be played at the same venue in Delhi tomorrow. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপ, এআইআৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

এই অধিবেশনৰে পুৱা 6:15 ৰুমা দেৱী কলিতাৰ কণ্ঠৰ ভজন 6:20 আৰু নিশা 8:15 দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ লোকগীত 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন 7:15 আৰু 8:40 আধুনিক গীত শুনিবলৈ পাব। নিয়োগ বাতৰি প্ৰচাৰৰ সময় পুৱা 7:50 9:15 ৰূপালী ঢৌ দিনৰ 11:30 গীতিমালিকাৰ গীতৰ শিল্পীসকল হ'ল অপৰ্ণা দত্ত চৌধুৰী, জ্যোতি প্ৰকাশ দাস, ৰুবি সিংহ, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা আৰু ভিতালী দাস। 12:10 পৰা সৈন্য বাহিনীৰ বাবে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নগমী, তৰংগ, প্ৰাদেশিক সংগীত আৰু প্ৰীতলৰী। 3:00 পৰা আকাশবাণীৰ ৰেইনবো অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এই অনুষ্ঠানত আছে মনোৰঞ্জন, মধুমিতা ৰাভাৰ কণ্ঠৰ ভজন, একক ছবিৰ গীত, মহাকাশ অভিযান আৰু ভাৰতৰ সাফল্য। এই বিষয়ে কুইজেৰে অনুষ্ঠানটি পৰিচালনা কৰিব কুইজ মাষ্টাৰ নয়নজ্যোতি বৰাই আৰু লগতে আছে পদ্মনাথ ভূগোতমৰ ভায়লিন বাদন। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, নিশা 9:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সুগত নাগৰ চেতাৰ বাদন, ৰাগ গোৰখ কল্যাণ। এয়া আছিল প্ৰাগজ্যোতিষপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক আজি মহাবাহুৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। দিনৰ 12:30 আইডিঅ'ৰ বুলনিত স্বাস্থ্য শিতানত সুস্থ বাৰ্ধক্যৰ বাবে যোগাভ্যাস, এই বিষয়ে পল্লৱী দুৱৰাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ। নিশা 8:30 ডঃ প্ৰণৱজ্যোতি ডেকাৰ ধাৰাবাহিক নাট কালকুটৰ সপ্তম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। নিশা 9:30 সাহিত্য চোৰাত মণিকা দেৱীৰ গল্প আৰু ৰুৱাৰ্ড লয়ঙৰ কবিতা, বিৱৰণী মেলডী পাটগিৰিৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা প্ৰচাৰৰ সময় 7:15।

পুৱা 7:30 বজাত স্মৃতিৰ দিনলিপিত নবীন বৰুৱাৰ সৈতে সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 7:30 বজাত গীতিমালিকা, পুৱা 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। পুৱা 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ, 12:15 কল্পতৰু, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মিনাৰ্ভা ফুকনৰ কণ্ঠৰ আধুনিক গীত, 1:50 কৰিশ্মা তালুকদাৰৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত মহেশ্বৰ নিয়োগৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

ৰুমা দেৱী কলিতাৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ লোকগীত।

দেৱজিত তালুকদাৰৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতেই শুনক মুকেশৰ কণ্ঠৰ এটি গীত মধুমতী ছবিৰ পৰা। গীতৰ কথা শৈলেন্দ্ৰৰ, সংগীত পৰিচালনা সলিল চৌধুৰীৰ।

অনুষ্ঠানত এইবাৰ শুনক লতা মংগেশকৰৰ কণ্ঠৰীতি গীত নাগিন ছবিৰ পৰা। গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ, সংগীত পৰিচালনা হেমন্ত কুমাৰৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত ব্লেকমেইল ছবিৰ পৰা। গীতৰ কথা ৰাজেন্দ্ৰ কিষণৰ, সংগীত পৰিচালনা কল্যাণজী আনন্দজীৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত কল আজ অৰ কল ছবিৰ পৰা। গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত মীৰা ছায়া ছবিৰ পৰা। গীতৰ কথা ৰাজা মেহদী আলী খানৰ, সংগীত পৰিচালনা মদন মোহনৰ।

0: মধুবন অনুষ্ঠানৰ শেষত শুনক লতা মংগেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত সৰস্বতীৰ পৰা। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰিলালৰ।
1: গুড নাইট।
2: গুড নাইট।
1: আচ্ছা, গুড নাইট।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত

0: আছে। ভাৰতীয় সংসদীয় প্ৰতিনিধি দলে দক্ষিণ আফ্ৰিকাৰ কেপটাউনত অনুষ্ঠিত 69 সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশ লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিছে। ইউ পি আইৰ মাধ্যমেৰে ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হলেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। উত্তৰাখণ্ডৰ আউলিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ 22 সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে আৰু টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি ভাৰতে 2-0 অগ্ৰগতি লাভ কৰিছে। ভাৰতীয় সংসদীয় প্ৰতিনিধি দলে দক্ষিণ আফ্ৰিকাৰ কেপটাউনত অনুষ্ঠিত 69 সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশগ্ৰহণ কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশৰ নেতৃত্বৰ এই প্ৰতিনিধি দলটোৰ লগতে সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 32 গৰাকী প্ৰিচাইডিং অফিচাৰ উপস্থিত থাকে। ৰাজ্যসভা সচিবালয়ৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি কেপটাউনত উপস্থিত হৈ ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে ৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ এঞ্জেলা থোকেজেলে ডিডিজা, দক্ষিণ আফ্ৰিকাৰ প্ৰদেশসমূহৰ ৰাষ্ট্ৰীয় পৰিষদৰ উপসভাপতি পুবালান গভেণ্ডাৰ আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ উপসভাপতিৰ সৈতে কালি দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকসমূহে পাৰস্পৰিক সংসদীয় স্বাৰ্থৰ বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া সংসদীয় সম্পৰ্কক অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে 69 সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনৰ সাধাৰণ পৰিষদতো কমনৱেলথৰ বাবে নতুন নেতৃত্বৰ সুযোগ, গণতন্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় আইন শক্তিশালী কৰাৰ বাবে সংসদীয় পদক্ষেপ শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত ভাষণ দিব। 69 সংখ্যক সন্মিলনত ভাৰতৰ অংশগ্ৰহণে কমনৱেলথৰ ভিতৰত সংসদীয় গণতন্ত্ৰ, বিধানসভাৰ সহযোগিতা আৰু আন্তঃ সংসদীয় সংযোগ শক্তিশালী কৰাৰ লগতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত শক্তিশালী সংসদীয় সম্পৰ্ক অধিক ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত ডঃ জয়শংকৰে এই কথা উল্লেখ কৰে। প্ৰত্যাহ্বানপূৰ্ণ বিশ্বৰ প্ৰেক্ষাপটত মূৰ দাঙি উঠিবলৈ ভাৰত সংকল্পবদ্ধ বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে বিগত দশকটোত শেহতীয়া ধাৰাসমূহে ভাৰতৰ কূটনৈতিক নীতি, কৌশল আৰু বিকশিত অৰ্থনৈতিক প্ৰভাৱান্বিত কৰাৰ উপৰি গোলকীয় বিনিময়তো প্ৰভাৱান্বিত কৰিছে বুলি মন্তব্য কৰে। ভাৰতৰ কূটনৈতিক ব্যৱস্থাই সদায় শান্তি আৰু উন্নয়নক মুখ্য কাৰ্যপন্থা হিচাপে গ্ৰহণ কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: of fuel, fertilizers, food and finance. India is taking up causes that are broader than its immediate national interest. The global south will always be a key element in our world outlook. Fifth, a multi-millennia civilization regaining its place on the global stage is an unusual occurrence. As India's rise unfolds, it will be an understandable subject of discussion. And possibly even of misreading from time to time. Comparing us with the record of others is simplistic, to say the least.
0: ইউ পি আইৰ মাধ্যমেৰে ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হলেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে শূন্য ব্যৱসায়িক ৰেহাইৰ হাৰ এম ডি আৰ ব্যৱস্থাৰ অধীনত সামৰি লোৱা লেনদেনৰ উপৰি 2000 টকা পৰ্যন্ত ধনৰ আদান প্ৰদান বিনামূলীয়া হ'ব। ইয়াৰ ফলত ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত 96% কোনো প্ৰভাৱ নপৰে বুলি চৰকাৰে প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে 2000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰতহে এম ডি আৰ বলবৎ হ'ব। মন্ত্ৰালয়ৰ সূত্ৰই উল্লেখ কৰা মতে এম ডি আৰ কেন্দ্ৰীয় চৰকাৰ বা ভাৰতীয় ৰাষ্ট্ৰীয় ধনাদায় নিগমে সংগ্ৰহ কৰা কৰ নাইবা মাচুল নহয়। ইউ পি আই ব্যৱস্থা পৰিচালনা আৰু সম্প্ৰসাৰণত সহায়ৰ বাবে ইয়াক বেংক আৰু লেনদেনৰ সুবিধা প্ৰদানকাৰী ব্যৱস্থাসমূহৰ মাজত বিতৰণ কৰা হয়। ভাৰতীয় ৰাষ্ট্ৰীয় ধনাদায় নিগমে উল্লেখ কৰা মতে গ্ৰাহকৰ বাবে ইউ পি আই বিনামূলীয়া কৰি ৰখাৰ বিপৰীতে নিৰ্বাচিত ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত অহা 15 অক্টোবৰৰ পৰা সংশোধিত ইউ পি আই ব্যৱসায়িক মাচুল বলবৎ হ'ব। উত্তৰাখণ্ডৰ আউলিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ 22 সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। আউলিৰ বিদেশী প্ৰশিক্ষণত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান কালি অনুষ্ঠিত হয়। আউলিৰ লগতে ৰাজস্থানৰ মহাজান ফিল্ড ফায়াৰিং ৰেঞ্জতো এই অনুশীলনৰ আয়োজন কৰা হৈছে। দুয়োটা বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে নিত্য নতুন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱা আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা অংশীদাৰিত্বক শক্তিশালী কৰাৰ বাবে এই অনুশীলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীয়ে দুয়ো দেশৰ সেনাবাহিনীৰ যুটীয়া সামৰিক সামৰ্থ্য বৃদ্ধি কৰাৰ ফলত পৰ্বতীয়া বা পৰ্বতৰ কাষৰীয়া অঞ্চলৰ ভূখণ্ডত যুদ্ধ গোটত নিয়োগৰ ক্ষেত্ৰত দুয়ো দেশৰ সেনা যুদ্ধ সামৰিক শক্তি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ প্ৰকাশ কৰা মতে ইয়াৰ ফলত পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি পাব আৰু দুয়োপক্ষই উত্তম কাৰ্যকৰী সামৰিক পদ্ধতিসমূহৰ আদান প্ৰদান কৰি যৌথ পৰিকল্পনা আৰু ৰূপায়ণ ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই প্ৰশিক্ষণকালত বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ সহায় লোৱা হৈছে। ভাৰতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক দ্বিপাক্ষিক ভ্ৰমণ আৰু বিমষ্টেকৰ অধ্যক্ষতাৰ সূত্ৰে ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাবে দুটা পৃথক আমন্ত্ৰণ জনাইছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই বিষয়ে প্ৰকাশ কৰে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছিল নে নাই এই সন্দৰ্ভত NIৰ প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছৱালে কয় যে ভাৰতে প্ৰথমে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক দ্বিপাক্ষিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু পৰৱৰ্তী সময়ত বিমষ্টেকৰ অধ্যক্ষতাৰ সূত্ৰে ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশ লবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ আগেয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হুমায়ুন কবিৰে সংবাদ প্ৰতিষ্ঠান ANIৰ সৈতে হোৱা কথা বতৰাত কয় যে সময় আৰু পৰিস্থিতি অনুকূল হলে আৰু দুয়ো দেশৰ মাজত আলোচনা প্ৰক্ৰিয়া পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য হলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 13,099লৈ বৃদ্ধি পাইছে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে 13,742গৰাকী লোকক উদ্ধাৰ কৰিছে। প্ৰায় 5,170গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। যোৱা 26 আগষ্টত নেপাল তিব্বত সীমান্তৰ ওচৰত হিমস্খলনৰ ফলত সৃষ্টি হোৱা এই আকস্মিক বানে উত্তৰ আৰু মধ্য নেপালৰ চহৰ আৰু গাঁওসমূহ ধবংস কৰি পেলায়। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে চিটৱান জিলাৰ পৰা 364টা, পূব নৱালপাছৰিৰ পৰা 232টা, পশ্চিম নৱালপাৰাচিৰ পৰা 222টা, নোৱাকটৰ পৰা 202টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। একেদৰে ৰছুৱাৰ পৰা 189টা, গোৰ্খাৰ পৰা 78টা, ধাদিঙৰ পৰা 72টা আৰু টানাহুনৰ পৰা 38টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত চলিত বছৰৰ ৰাজ্যপালৰ বঁটা আৰু আৰ কে সানাতম্বী দেৱী বঁটা 2026 প্ৰদান কৰে। শ্ৰীভাল্লাই আৰ কে সানাতম্বী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰী সুচিত্ৰা নিংথেম সামায়নক 2026 বৰ্ষৰ ৰাজ্যপালৰ বঁটা প্ৰদান কৰে। লগতে ৰাজ্যখনৰ শিক্ষা, শিকন, বিদ্যালয় শিক্ষা, নাৰ্ছিং, ক্ৰীড়া, সমাজসেৱা, বিশেষভাৱে সক্ষম আৰু সহপাঠ্যক্ৰম কাৰ্যসূচীৰ ক্ষেত্ৰত উৎকৃষ্ট সাফল্য অৰ্জন কৰাৰ বাবে বাছনিপ্ৰাপ্ত শিক্ষাৰ্থী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ৰাজকুমাৰী সানাতম্বী দেৱী বঁটা 2026ৰে সন্মানিত কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীভাল্লাই বঁটাপ্ৰাপকসকলক তেওঁলোকৰ অসাধাৰণ কৃতিত্ব, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি নিশা ভাৰতে আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি 3খন খেলৰ শৃংখলাত 2-0ৰ অগ্ৰগতি লাভ কৰে। নিৰ্ধাৰিত 160 ৰাণৰ লক্ষ্যত ভাৰতে 14 অভাৰ 5টা বলত 3টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। সঞ্জু ছেমছনে 22টা বলত 57 ৰাণ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে অভিষেক শৰ্মাই 19টা বলত 39 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বেট ধৰি আফগানিস্তানে নিৰ্দিষ্ট 20 অভাৰত 8টা উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰিছিল। দলটোৰ অধিনায়ক ইব্ৰাহিম জাৰ্ডানে সৰ্বাধিক স্কৰাৰ হিচাপে 33টা বলত 37 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে 3টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্ছদীপ সিঙে 2টা উইকেট দখল কৰে। ৰেড্ডীক খেলখনৰ প্লেয়াৰ অব দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। কাইলৈ দিল্লীৰ একেখন ষ্টেডিয়ামতে শৃংখলাৰ তৃতীয় আৰু অন্তিমখন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰতীয় সংসদীয় প্ৰতিনিধি দলে দক্ষিণ আফ্ৰিকাৰ কেপটাউনত অনুষ্ঠিত 69সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশ লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিছে। ইউ পি আইৰ মাধ্যমেৰে ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হলেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। আৰু টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি ভাৰতে 2-0ৰ অগ্ৰগতি লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপ, AIR ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া নিবেদন কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দিলীপ বৰাৰ, সুৰ শিল্পীৰ নিজা।

তৰালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰবি সিংহৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, সুৰশিল্পীৰ নিজা

শ্ৰোতাসকলে আধুনিকীৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পৰিণীতা গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মামণি ৰয়চম গোস্বামীৰ, সুৰ আৰু সংগীত পৰিচালনা অপৰ্ণা বুজৰবৰুৱাৰ।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক মিনতী চৌধুৰী ভূঞাৰ কণ্ঠৰীতি গীত। গীতৰ কথা আৰু সুৰ জিতেন ডেকাৰ।

মিনতি চৌধুৰী ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ জয়া বৰুৱা কলিতাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ হীৰেণ গোহাঁইৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনক পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা পুৰুষোত্তম দাসৰ, সুৰ মঞ্জিত হাজৰিকাৰ।

পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক।

0: নিয়োগ বাতৰি। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজী বিষয়লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোডা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেল্থ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেল্থ এক্সিকিউটিভ পদৰ সংখ্যা 1,000, প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100, প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰিও চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক।

0: পীড়িত লোকলৈ আৰ্থিক সাহায্যৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়া অধিক দ্ৰুত আৰু সুচল কৰাত গুৰুত্ব আৰোপ কৰে। ৰাজ্য চৰকাৰে নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰয়োভৰ ৰোধ কৰাৰ লগতে আসক্তসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনত ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে আলোচনা হোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত কয় যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু ব্যক্তিগত পুনৰ সংস্থাপন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰা হ'ব। তেওঁ কয় যে ড্ৰাগছৰ সমস্যা অকল আইন শৃংখলাজনিত সমস্যাই নহয়, ইয়াৰ সৈতে আসক্তসকলৰ চিকিৎসা, পুনৰ্বাসন অপৰাধ আৰু আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ বিষয়টো জড়িত হৈ আছে। এই সমস্যাৰ সন্মুখীন হোৱা বাবে চৰকাৰে সমন্বিত ব্যৱস্থা গ্ৰহণৰ দিশত আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। ব্যক্তিগত পুনৰ্বাসন কেন্দ্ৰসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো চৰকাৰী পৰ্যায়ত আলোচনা কৰা হৈছে। তেওঁ লগতে ব্যক্তিগত পুনৰ্বাসন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ হাৰমুটিত কালি শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ডিব্ৰুগড়ৰ শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ উপস্থিতিত উন্মোচন কৰা হয়। হাৰমুটি আঞ্চলিক যুৱ সংঘ আৰু হাৰমুটিবাসী ৰাইজৰ যৌথ উদ্যোগত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে। এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
1: কৃতজ্ঞ তেওঁলোকৰ প্ৰতি আৰু নতুন প্ৰজন্মৰ বাবে তেওঁলোকে যি কৰিব বিচাৰিছে জুবিনক অমৰ কৰি ৰখাৰ এক প্ৰচেষ্টা। আৰু মই ভাবোঁ এই প্ৰতিমূৰ্তি বিভাগৰ লগতে তেওঁলোকে আৰু কিছুমান পদক্ষেপ নিশ্চয় ল'ব, তেওঁলোকে কৈছেও আজি সেইখিনি কৰি যাবলৈ তেওঁলোকৰ ইচ্ছা।
0: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে কালি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে আৰু বহিবিভাগ এক্সৰে, চিটি স্কেনকে ধৰি চিকিৎসালয়খনত উপলব্ধ স্বাস্থ্যসেৱা তথা সুবিধাৰ বুজ লয়। তেওঁ লগতে চিকিৎসক আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰি ৰোগীসকলক অধিক উন্নত, গুণগত আৰু ফলপ্ৰসূ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে ল'বলগীয়া বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। তেওঁ চিকিৎসা চৌহদত নিৰ্মীয়মান 150খন বিচনাযুক্ত নতুন শাখাৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগৰ অধীনত জিলাখনৰ সকলো উন্নয়ন খণ্ডত খাদ্য বৈচিত্ৰ, পুষ্টিকৰ খাদ্যাভ্যাস আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ বাবে সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াৰ অধীনত অংগনৱাড়ী কেন্দ্ৰসমূহত সতেজ, গৰম ৰন্ধা আহাৰ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে পুষ্টিকৰ খাদ্য সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰটিন সমৃদ্ধ খাদ্য গ্ৰহণৰ প্ৰতি উৎসাহিত কৰা হৈছে। অংগনৱাড়ী কৰ্মী আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে ঘৰে ঘৰে গৈ পৰিপুষ্টিৰ বাবে পৰামৰ্শ দিয়াৰ লগতে মাতৃ আৰু শিশুৰ উপযুক্ত খাদ্য গ্ৰহণ নিশ্চিত কৰাৰ চেষ্টা চলাইছে। ইয়াৰ জৰিয়তে জিলাখনত পুষ্টি সম্পৰ্কীয় ফলাফল উন্নত কৰি সুস্থ সমাজ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কালি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যসূচীৰ ভ্ৰাম্যমান স্বাস্থ্য দলৰ উদ্যোগত শিশুৰ বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত চিকিৎসকসকলে শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে আৱশ্যকীয় ঔষধ পাতি আৰু পৰামৰ্শ আগবঢ়াইছে। জটিল ৰোগত আক্ৰান্ত বা বিশেষ চিকিৎসাৰ প্ৰয়োজন হোৱা শিশুসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰা হয়। নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি নিশা ভাৰতে আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি 3খন খেলৰ শৃংখলাত 2-0 অগ্ৰগতি লাভ কৰে। নিৰ্ধাৰিত 160 ৰাণৰ লক্ষ্যত ভাৰতে 14 অভাৰ 5টা বলত 3টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআই আৰ মোবাইল এপ অথবা এআই আৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতে শুনক নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সতীশ দাসৰ, সুৰ ৰমেন বৰুৱাৰ।

নীলিমা খাতুনৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা তৰুণ শৰ্মাৰ, সুৰ শিল্পীৰ নিজা।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মীনাক্ষী কলিতাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অভিজিৎ বৰ্মনৰ, সুৰ শংকৰ বৰুৱাৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনক অবনী ৰঞ্জন পাঠকৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, সুৰ জেবি দাসৰ।

অবনী রঞ্জন পাঠকৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মাদক দ্ৰব্যৰ পয়োভৰ ৰোধ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন, নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা, ৰাজ্যত মিছন চেনেহজুৰিৰ অধীনত বছৰি 2 টন মুগা উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য আৰু নতুন দিল্লীত অনুষ্ঠিত চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়, শৃংখলাত 2-0 ফলাফলত অপ্ৰতিৰোধ্য অগ্ৰগতি। ৰাজ্য চৰকাৰে নিষিদ্ধ মাদক দ্ৰব্যৰ অবাধ পয়োভৰ ৰোধ কৰাৰ লগতে আসক্তসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনত মাদক দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে আলোচনা হোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত কয় যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু ব্যক্তিগত পুনৰ সংস্থাপন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰা হ'ব। তেওঁ কয় যে মাদক দ্ৰব্যৰ সমস্যা অকল আইন শৃংখলাজনিত সমস্যা নহয়, ইয়াৰ সৈতে আসক্তসকলৰ চিকিৎসা, পুনৰ্বাসন, অপৰাধ আৰু আন্তঃৰাজ্যিক তথা

0: আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ বিষয়টোও জড়িত হৈ আছে। এই সমস্যাৰ সন্মুখীন হোৱাৰ বাবে চৰকাৰে সমন্বিত ব্যৱস্থা গ্ৰহণৰ দিশত আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। ব্যক্তিগত পুনৰ্বাসন কেন্দ্ৰসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো চৰকাৰী পৰ্যায়ত আলোচনা কৰা হৈছে। তেওঁ লগতে ব্যক্তিগত পুনৰ্বাসন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
1: প্ৰতিটো সমষ্টিতে চৰকাৰী উদ্যোগত আমি এটা ৰিহেব চেণ্টাৰ আৰম্ভ কৰিম আৰু প্ৰাইভেট ৰিহেব চেণ্টাৰখিনিক আমি খুব ষ্ট্ৰিক্টলি স্কুটিনি কৰিম। কেইটামান দিনত আপোনালোকে শুনিব পাব, আমি গভৰ্ণমেণ্টৰ পৰা প্লেন এটা কৰি আছো যাতে প্ৰাইভেট ৰিহেব চেণ্টাৰৰ আৰু প্ৰয়োজন নাথাকে, কাৰণ তেওঁলোকৰ ওপৰত বহুত কমপ্লেইন আছে। তেওঁলোক তাতে ড্ৰাগছ খোৱাৰ এটা ডাঙৰ আড্ডা হৈ যায়, এইটোৰ কমপ্লেইন নিৰন্তৰ আহি আছে। সেইকাৰণে ইয়াৰ ওপৰত যোৱাকালিও আমি আলোচনা কৰিছো।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলকে ধৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰাৰ কথা। মনোনয়ন পত্ৰ দাখিলৰ বাবে তিনিওটা দলে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই ভালেসংখ্যক দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলাৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দিব। ইয়াৰ আগেয়ে নগাঁও চহৰৰ দশন স্কুল স্কেলপথাৰত বিজেপিৰ ভালেসংখ্যক সমৰ্থক আৰু কাৰ্যকৰ্তা সমবেত হ'ব। মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপি ৰাজ্য সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱাকে ধৰি শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদল কৰি জিলা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰী, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকিব। ইপিনে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে আজি দুপৰীয়াৰ ভাগত মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা। তেওঁ থিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লগত লৈ মনোনয়ন দিব। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱছি আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক প্ৰাক্তন বিধায়কেও আজমলক সংগ দিব। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামেও আজি মনোনয়ন দাখিল কৰিব। কেইগৰাকীমান নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে। নগাঁও জিলা প্ৰশাসনে মনোনয়ন দাখিলৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই, ব্ৰিটিছ উপ উচ্চায়ুক্ত ড০ এণ্ড্ৰু ফ্লেমিং আৰু ব্ৰিটেইনৰ 9টা আগশাৰীৰ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰতিনিধিৰ সৈতে অসম ব্ৰিটেইন নগৰ আন্তঃগাঁথনি সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত নগৰীয়া আন্তঃগাঁথনি, পৰিবহণ আৰু যাতায়াত, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, জলবায়ু আৰু বানৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা, স্বাস্থ্য আন্তঃগাঁথনি, কাৰিকৰী মান আৰু প্ৰতিষ্ঠানৰ সামৰ্থ বৰ্ধনৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত লগতে অসমৰ উন্নীত আন্তঃগাঁথনি, যাতায়াত আৰু যোগাযোগ প্ৰকল্প, দলং, সুৰংগ, নগৰ নৱীকৰণ ইত্যাদি সন্দৰ্ভত ব্ৰিটেইনৰ উপ উচ্চায়ুক্তগৰাকীক অৱগত কৰোৱা হয়। তদুপৰি গোলকীয় পৰ্যায়ত মানসম্পন্ন আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি ব্ৰিটেইনৰ দলটোক অৱগত কৰোৱা হয়। দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপেও ব্ৰিটেইনৰ সৈতে কাম কৰাৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাৰ কথাও দলটোক জনোৱা হয়। ৰাজ্যত মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি উজনি অসমৰ কেইবাখনো মুগা পাম পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ধেমাজি জিলাৰ গোগামুখত থকা ৰেচম পাম পৰিদৰ্শন কৰি পামখনৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে আন্তঃগাঁথনি উন্নয়নৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰেচম উৎপাদক আৰু কৃষকসকলৰ সৈতেও ৰেচম উৎপাদন বৃদ্ধি, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পামখনৰ আধুনিকীকৰণৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য তথা বিষয়ববীয়াসকলৰ সৈতেও বিশেষ বৈঠকত মিলিত হয়। এই বৈঠকত মিচিং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বিভাগীয় কাম কাজৰ অগ্ৰগতি, নতুন পৰিকল্পনা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। পাছত মন্ত্ৰীগৰাকীয়ে গোগামুখৰ পশ্চিম বালিগাঁৱত থকা চুমনি পামত উপস্থিত হয়। তাত তেওঁ ধেমাজি জিলাৰ ৰেচম বিভাগৰ দ্বাৰা আয়োজিত সভাত মুগা পালকসকলৰ সমস্যাৰাজি সন্দৰ্ভত মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে কালি ঢকুৱাখনাত বিভাগীয় কৰ্মচাৰী আৰু মুগা খেতিয়কসকলৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ডোনাৰ মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় ৰেচম পৰিষদ আৰু অসম চৰকাৰৰ ৰেচম বিভাগে মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মিছন নেহজুৰী নামৰ এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে 411 কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ অধীনত বছৰি 2 টন মুগা উৎপাদন বৃদ্ধি কৰিবলৈ লক্ষ্য লোৱা হৈছে।

0: হৈছে। তেওঁ লগতে মুগাৰ সঁচ উৎপাদন বৃদ্ধিত সৃষ্টি হোৱা বাধাৰ কাৰণ চিনাক্ত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে পাছত ঢকুৱাখনাত মিছন চেনেজৰীৰ অধীনত স্থাপন হ'বলগীয়া মুগাৰ ৰেচম পৰ্যটন উদ্যানৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। শ্ৰীদৈমাৰীয়ে নিশাৰ ভাগত বিশ্বনাথ জিলাৰ বৰগাঙত নিৰ্মীয়মান এৰী সূতা কটা মিল পৰিদৰ্শন কৰে আৰু মিলটোৰ কাম কাজৰ বুজ লয়। কাম কাজৰ খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।
1: কি বাকী আছে এইটো চাবলৈ আহিছিলো। আমাৰ গোটেই মেচিনাৰী আহি গ'ল স্পান মিলৰ। আমাৰতো কি স্পান মিলটো আমি গভমেণ্টে কৰিমহে, কিন্তু এইটো ৰান কৰিবলৈ আমাক মানে যিকোনো এজেঞ্চি লাগে, যিকোনো পাৰ্টি লাগে, আৰু সেইটো আমি ছেটিং কৰি থৈ দিলে বেয়া হয়। সেইকাৰণে লগে লগে আমি টেষ্টিঙৰ নামত আমি চলাম, আৰু সেইটো চলোৱাৰ কাৰণে এতিয়া আমাৰ যিখিনি চাইণ্টিষ্ট আহিছে চেণ্ট্ৰেল চিল্ক বৰ্ডৰ, তেওঁলোকে কৈছে যে ইমিডিয়েটলি ট্ৰেইনিংটো মানুহখিনি কৰি ৰাখিব লাগে, যাতে দুই মাহৰ ভিতৰত ছেটিং আপ হ'ব মেচিনটো, লগে লগে যাতে মেচিনটো অপাৰেট কৰিব পাৰে। গতিকে সেইখিনি কথা আজি আমাৰ ক্লিয়াৰ হৈ গ'ল। তেওঁলোকে দুই এদিনৰ ভিতৰতে আৰম্ভ কৰিব আৰু দুই মাহৰ ভিতৰত চব মেচিন হৈ যাব, আৰু মেচিন হৈ যোৱাৰ পিছত আমি ট্ৰায়েল কৰিম।
0: মন্ত্ৰীগৰাকীয়ে ৰেচম শিল্পৰ জৰিয়তে স্থানীয় যুৱক যুৱতীৰ নিয়োগ আৰু স্বাৱলম্বনৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ লগতে অসমৰ এৰী শিল্পক বিশ্ব দৰবাৰত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। জনতা শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিক উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কাইলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। ইপিনে লখিমপুৰ জিলাৰ হাৰমতীত কালি জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ডিব্ৰুগড়ৰ শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ উপস্থিতিত উন্মোচন কৰা হয়। হাৰমতী আঞ্চলিক যুৱ সংঘ আৰু হাৰমতীবাসী ৰাইজৰ যৌথ উদ্যোগত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে। এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
2: ডাঙৰ এটা প্ৰচেষ্টা হাতত লৈছে ইয়াত, আৰু শ্ৰদ্ধাৰ শিল্পী যদুমণি গগৈদেৱে প্ৰতিভা নিৰ্মাণ কৰিছে, মই মাজুলীতো পাইছিলো তেওঁ খুব সুন্দৰকৈ নিপুণভাৱে তেওঁ প্ৰতিষ্ঠিত হ'ল। গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাই আমাক সকলোকে আমি আচলতে শলাগিবলগীয়া, আৰু আমি সঁচাকৈ কৃতজ্ঞ তেওঁলোকৰ প্ৰতি। আৰু নতুন প্ৰজন্মৰ বাবে তেওঁলোকে যি কৰিব বিচাৰিছে, জুবিনক অমৰ কৰি ৰখাৰ এক প্ৰচেষ্টা, আৰু মই ভাবোঁ এই প্ৰতিমূৰ্তি বিভাগৰ লগতে তেওঁলোকে আৰু কিছুমান পদক্ষেপ নিশ্চয় ল'ব। তেওঁলোকে কৈছেও আজি সেইখিনি কৰি যাবলৈ তেওঁলোকৰ ইচ্ছা।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। নগাঁও জিলাৰ জখলাবন্ধাৰ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান 150খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম কাজ অহা বছৰ সম্পূৰ্ণ হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি নিৰ্মীয়মান শাখাটোৰ কাম কাজ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অহা 15-18 মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব। নতুনকৈ নিৰ্মাণ হ'বলগীয়া শাখাটোত শিশুৰ বাবে ICUকে ধৰি ভালেমান সুবিধা থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি চিকিৎসালয়খনৰ চিকিৎসক আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰি সাম্প্ৰতিক চিকিৎসা সেৱাৰ স্থিতি পৰ্যালোচনা কৰে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছ দলে দলটোৰ 15জন নেতাকৰ্মীক 3 বছৰৰ বাবে নিলম্বন কৰিছে। ইয়াৰ ভিতৰত আবেদন কৰি টিকট লাভ নকৰা 2জন নিৰ্দলীয় প্ৰাৰ্থীও আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে দলৰ অনুশাসন ভংগ কৰাৰ বাবে এই নেতাকৰ্মীসকলক নিলম্বন কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্ন বৰুৱাই এই নিৰ্দেশ জাৰি কৰিছে। নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি নিশা ভাৰতে আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰি 3খন খেলৰ শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। 160 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 14 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। সঞ্জু ছেমছনে 22টা বলত 57 ৰাণ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে অভিষেক শৰ্মাই 19টা বলত 39 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বেট ধৰি আফগানিস্তানে নিৰ্দিষ্ট 20 অভাৰত 8টা উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰিছিল। দলটোৰ অধিনায়ক ইব্ৰাহিম জাদ্ৰানে সৰ্বাধিক স্কৰাৰ হিচাপে 33টা বলত 37 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে 3টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্জদীপ সিঙে 2টা উইকেট দখল কৰে। ৰেড্ডীক খেলখনৰ প্লেয়াৰ অব দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। কাইলৈ দিল্লীৰ একেখন ষ্টেডিয়ামতে শৃংখলাৰ তৃতীয় আৰু অন্তিমখন খেল অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
3: ইউ পি আইৰ মাধ্যমেৰে ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হলেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিয়া বাতৰিটো দৈনিক অগ্ৰদূত, অসমীয়াৰ প্ৰতিদিন, অসমীয়া খবৰ কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে শূন্য ব্যৱসায়িক ৰেহাইৰ হাৰ ব্যৱস্থাৰ অধীনত সামৰি লোৱাৰ লেনদেনৰ উপৰি 2000 টকা পৰ্যন্ত ধনৰ আদান প্ৰদান বিনামূলীয়া হ'ব। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে ইউ পি আইৰ মাধ্যমত 2000 টকাৰ অধিক লেনদেনত ভৰিব লাগিব মাচুল শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। ৰাজ্যৰ সমগ্ৰ ব্ৰডগজ ৰেল নেটৱৰ্কৰ 100% বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ এটা বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইণ্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যনৰ ষ্টেট অব দ্য ৰাইনো প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি 2025 বৰ্ষত অসমত চোৰাং চিকাৰত এটাও গঁড়ৰ মৃত্যু হোৱা নাই বুলি এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অহা 10 অক্টোবৰৰ পূৰ্বে জৰীপ সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে AIUDFএ দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ নাম ঘোষণা কৰাৰ বাতৰিটোক দৈনিক অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিষিদ্ধ মাদক দ্ৰব্যৰ অবাধ প্ৰয়োভৰ ৰোধ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ওদালগুৰি জিলাৰ মাজবাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতৰ ন্যায়াধীশ ভূপেন চন্দ্ৰ পেগুক সোমবাৰে নিশা মাজবাট পশু চিকিৎসা বিভাগৰ অতিথিশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এই লোকজনৰ বিৰুদ্ধে বিজ্ঞাপন অবিহনে স্থানীয় লোকক চতুৰ্থ বৰ্গৰ চাকৰিত নিয়োগ, BTCত নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ সময়তে নিযুক্তি প্ৰদান, পশু চিকিৎসা বিভাগৰ অতিথিশালাক বাসগৃহ তথা আদালত হিচাপে ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মাদক দ্ৰব্যৰ পয়োভৰ ৰোধ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰে পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা। ৰাজ্যত মিছন চেনেজৰীৰ অধীনত বছৰি 2 টন মুগা উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য আৰু নতুন দিল্লীত অনুষ্ঠিত চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়, শৃংখলাত 2-0 ফলাফলত অপ্ৰতিৰোধ অগ্ৰগতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআই আৰ মোবাইল এপ, এআই আৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া নিবেদন কৰিবলৈ লৈছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক বনৰীয়া ফুল বোলছবিৰ এটি গীত ভূপেন হাজৰিকাৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।
1: আহিবলৈ আহিছো ঐ নীলাজ পাহাৰ, ঐ শুকান পাহাৰ, মৰমবিহীন হৈ মৰ মৰ মৰ লাজতে হে মৰ।

ৰূপালী ধোৱা অনুষ্ঠানত এইবাৰ শুনক খগেন মহন্ত আৰু মিতালী চৌধুৰীৰ কণ্ঠৰ এটি গীত অনুতাপ ছবিৰ পৰা। গীতৰ কথা নুৰুল হকৰ, সংগীত জিতু তপনৰ।

শ্ৰোতাসকলে ৰূপালীধ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অৰণ্য ছবিৰ এটি গীত, জটিলেশ্বৰ মুখাৰ্জী, সুজাতা মুখাৰ্জী আৰু সংগীসকলৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ, সংগীত সুধীন দাসগুপ্তাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বোৱাৰী ছবিৰ এটি গীত মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠত। গীতৰ কথা সতীশ দাসৰ, সংগীত উপেন কাকতিৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ফিৰ তেৰী কাহানী য়াদাই ছবিৰ এটি গীত কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠত। গীতৰ কথা জামিৰ কাজমীৰ, সংগীত অনু মালিকৰ।

অনুষ্ঠানত এইবাৰ শুনক দিলহে তোমাৰা ছবিৰ এটি গীত কবিতা কৃষ্ণমূৰ্তি আৰু ছানৰ কণ্ঠত, গীতৰ কথা সমীৰৰ, সংগীত নাদিম শ্ৰৱণৰ।

ৰূপালী ধ অনুষ্ঠানৰ শেষত শুনক কুমাৰ চানুৰ কণ্ঠৰ এটি গীত মিষ্টাৰ আশিক ছবিৰ পৰা, গীতৰ কথা ইন্দিবৰৰ, সংগীত যতীন ললিতৰ।

কুমাৰ চানুৰ কণ্ঠৰ গীতটি শুনিলে ৰূপালীধ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় পোৱা 9:45:59 গৈছে। ইয়াৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন দিনৰ 11:30 বজাত মুকলি কৰা হ'ব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ এম এণ্টনি, ডিউটি ৰুম সহায়কাৰী ভৱেন শৰ্মা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, লস্মিতা শইকীয়া, আছিফ আহমেদ, মনোজ হাজৰিকা আৰু আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা আৰু ময়ূৰকৃষ্ণ মহন্ত, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। এতিয়া নিবেদন কৰিবলৈ লৈছো গীতি মালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক অপৰ্ণা দত্ত চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা ৰমেন বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনক জ্যোতি প্ৰকাশ দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা বেণুধৰ কলিতাৰ।

শ্রোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰুবি সিংহৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা ছবিন মেধিৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনক জীবেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ফজলুল কৰিমৰ, প্ৰযোজনা ক্ষমা কৰিব, গীতৰ কথা ডিম্বেশ্বৰ দাসৰ আৰু প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক ভিতালী দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ গোস্বামীৰ, প্ৰযোজনা কিশোৰ দাসৰ।

0: ভিতালী দাসৰ কণ্ঠৰ গীতটি শুনিলে গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে মাইক্ৰফোনৰ সন্মুখত মই দৰ্শনা শৰ্মা।

বুদ্ধদেৱে কৈছিল, মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে। প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লৈছো আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। শ্ৰোতাসকল, 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জনত শ্ৰোতাসকলে চাৰু গোহাঁই, জে পি দাস আৰু কণিকা ভট্টাচাৰ্যৰ কণ্ঠত কেইটিমান সুমধুৰ গীত শুনিবলৈ পাব। 5:55 আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 আগবঢ়োৱা হ'ব মধুস্মিতা ৰাভাৰ কণ্ঠত ভজন। একক চিনেমাৰ গীতৰ অনুষ্ঠানটি প্ৰচাৰৰ সময় 6:30। কুইজ সম্প্ৰচাৰ কৰা হ'ব 7:20। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

শ্রোতাসকল, এইখিনিতে জনাবলৈ লৈছো কি কি অনুষ্ঠানেৰে সজোৱা হৈছে কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শ্ৰোতাসকলে শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। শ্ৰোতাসকলে আধুনিক গীত শুনিবলৈ পাব 6:10। 6:30 শুনিবলৈ পাব লোকগীত। 7:20 আগবঢ়োৱা হ'ব জুবিন গাৰ্গ বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, এনেদৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে জে পি দাস চাৰুগোহাঁই আৰু কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীতেৰে। প্ৰিয় শ্ৰোতা, পোনপ্ৰথমে শুনাবলৈ লৈছোঁ জে পি দাসৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰো শুনাবলৈ লৈছো জে পি দাসৰ কণ্ঠৰ সুমধুৰ গীত।

মনোৰঞ্জনত শ্ৰোতাসকলে জেপি দাসৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীত শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো চাৰু গোহাঁইৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শ্ৰোতাসকল, এইবাৰ শুনাবলৈ লৈছোঁ কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ কেইটামান সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছোঁ কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰে আন এটি গীত।

শ্ৰোতাসকলে কণিকা ভট্টাচাৰ্য আৰু নিত্যানন্দ ডেকাৰ কণ্ঠৰ গীতটি শুনিলে। ইমান পৰে মনোৰঞ্জনত চাৰুগোহাঁই, কণিকা ভট্টাচাৰ্য, নিত্যানন্দ ডেকা আৰু জে পি দাসৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীত শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছোঁ নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 62,000 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডাৰী আছাম .gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেল্থ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালাইষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেল্থ এক্সিকিউটিভ পদৰ সংখ্যা 1,000, প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালাইষ্ট পদৰ সংখ্যা 100টা, প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰিও চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

ইমান পৰে শ্ৰোতাসকলে, একক চিনেমাৰ গীতৰ অনুষ্ঠানটিত কুছ কুছ হোতা হে চিনেমাখনৰ পৰা দুটি জনপ্ৰিয় গীত শুনিলে।

শ্রোতাসকল, কাইলৈ সন্ধিয়া 7:20 প্ৰচাৰ কৰা হ'ব জুবিন গাৰ্গ বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অতিথি হিচাপে উপস্থিত থাকিব কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী দীপিকা ডেকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী পাহিস্মিতা মহন্ত আৰু কণ্ঠশিল্পী বহ্নিমা নায়ান। অনুষ্ঠানটোৰ আগ ধৰিব ভাস্কৰ শইকীয়াই। শ্ৰোতাসকল, শুনিবলৈ নাপাহৰিব কাইলৈ সন্ধিয়া 7:20 জুবিন গাৰ্গ বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন বিশ্ব অৰ্জন দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসম শীতলীকৰণ কাৰ্যপন্থা মুকলি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকা কাইলৈ পুনৰ সাক্ষ্যদানৰ নিৰ্দেশ আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁইৰ আশা প্ৰকাশ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়িকা শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বাতৰি যুগুতোৱাৰ পৰলৈ মুঠ 13গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। অন্যান্য প্ৰাৰ্থীসকলৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম, আৰ চি পি আই আৰ ভিৰ ইনামুল হুদা, নৱৰং কংগ্ৰেছ পাৰ্টীৰ শ্বেখ কৰিমুল্লা, নিৰ্দলীয় প্ৰাৰ্থীক্ৰমে ফাৰুক খান, মনিৰুল হুছেইন, মুস্তাকিম আলন, ছাবিনা ইয়াছমিন, ছাইফুৰ ৰহমান, নজৰুল ইছলাম আৰু প্ৰণৱ কৌশিক আছে। প্ৰাৰ্থীসকলে দলীয় নেতাকৰ্মীসকলক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ ঢিং গেটত

0: থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱাছিৰ আহমেদ, দলটোৰ আটাইকেইগৰাকী বিধায়ক প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা একেৰাহে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই সময়ছোৱাত কুইজ, আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অৰিহণা আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁ আহ্বান জনায়।
1: অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিন। আমি অসমবাসী ৰাইজেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে কৃতজ্ঞতা জনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিলে। অহা 17 ছেপ্টেম্বৰ তাৰিখে আমি এগচি মাটিৰ চাকিত বন্তি জ্বলাই নিজৰ নিজৰ ঘৰৰ সন্মুখত নামঘৰ, মন্দিৰ বা যিবিলাক উন্নয়নৰ প্ৰতীক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে আমি লাভ কৰা অসংখ্য মেডিকেল কলেজ, হস্পিটেল, য'তেই বিকাশ হৈছে তেনেকুৱা স্থানত আমি এগচিকৈ মাটিৰ চাকিৰে বন্তি জ্বলাই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিম, যাতে ভগৱানে তেখেতক এটা সুদীৰ্ঘ জীৱন দিয়ে।
0: ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত চিমি কৰণে অভিযানৰ অধীনত সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্ব আৰু কৰণীয় সম্পৰ্কে বিস্তৃতভাৱে বুজাই দিয়ে। সেৱা সমৰ্পণ মাহ আয়োজন সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনেও কাৰ্যসূচী ৰূপায়ণ কৰিব। এই উপলক্ষে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি বিশ্ব অজন দিৱস পালন কৰা হয়। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। ৰাজ্যৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তথা অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজৰ উদ্যোগত খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশ্ব অজন দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম শীতলীকৰণ কাৰ্যপন্থা উন্মোচন কৰে। ৱৰ্ল্ড ৰিচৰ্চ ইনষ্টিটিউট ইণ্ডিয়াৰ কাৰিকৰী সহযোগিতাত প্ৰস্তুত কৰা এই কাৰ্যপন্থাই ভৱন, উদ্যোগ, শীতলীকৰণ শৃংখল আৰু পৰিবহণ খণ্ডত বহনক্ষম তথা কম খৰচী শীতলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে উন্নয়নৰ সমান্তৰালভাৱে উদ্যোগীকৰণৰো প্ৰয়োজন আছে, কিন্তু উন্নয়নৰ লগে লগে ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰি ৰাখিব পৰা বহনক্ষম বিকাশ আৰু পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। উন্নয়ন আৰু উদ্যোগীকৰণৰ সমান্তৰালকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত জৰুৰী বুলি প্ৰকাশ কৰি শ্ৰীমল্লবৰুৱাই বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত পৰিৱেশৰ ওপৰত চাপ হ্ৰাস কৰি আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰে। জলবায়ু পৰিৱৰ্তন কোনো এটা বিভাগ বা অঞ্চলৰ মাজত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান, বিশেষজ্ঞ, স্বেচ্ছাসেৱী সংগঠন তথা নাগৰিকৰ সমন্বিত অংশগ্ৰহণেৰে জলবায়ু কাৰ্যসূচীত গণ আন্দোলনৰ ৰূপ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
2: বিশ্ব অজন দিৱস উপলক্ষে আমি আসাম কুলিং একশন প্লেন আমি রিলিজ করছো। 2019 চনত ভারতবর্ষত ইন্ডিয়া কুলিং একশন প্লেন রিলিজ করা হয়েছিল। আর তারপর বিভিন্ন রাজ্য নিজের নিজের রাজ্যের কুলিং একশন প্লেন বিলাক করে আছে। আর আমার যা প্রায় 1.5 বছর ধরে আমার একটা বিশেষ দলে এই কামসমূহ করে আসে। আমার বিভাগের বহুকটা স্বেচ্ছাসেবী সংগঠনে ইয়াত সহায় করেছিল আর সকলে মিলি আজি এই কুলিং একশন প্লেন আমি রিলিজ করলো।
0: শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে।

0: চুক্তিৰ বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদান কালত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাক প্ৰতি জেৰা কৰে, কিন্তু বাকী অভিযুক্ত পক্ষৰ অধিবক্তাসকলৰ জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে কাইলৈ পুৱা 10:30 বজাত হাজৰিকাক পুনৰ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত এই পৰ্যন্ত আদালতত 119 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কাইলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন দিৱসৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই দিৱসৰ সকলো কাৰ্যসূচী যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
2: আমাৰ গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানী আমাক পৰামৰ্শ দিছে যে 3 দিনীয়াকৈ যি এই দিৱস উদযাপন কৰা হ'ব, তাৰ কাৰণে প্ৰয়োজনীয় গোটেইখিনি ব্যৱস্থা গঢ়ি তুলিব লাগে আৰু চৰকাৰৰ তৰফৰ পৰা গোটেইখিনি সা সুবিধাখিনি আমি কৰিবৰ কাৰণে যত্ন কৰিছোঁ। তাৰ কাৰণে আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টসমূহে কাম কৰি আছে আৰু ইয়াত যিহেতু বহু লোকৰ সমাগম হ'ব আৰু তাৰ কাৰণে কিছু ছিকিউৰিটি আৰু ৰোড লাইনিঙৰ ব্যৱস্থা থাকিব, তাৰ কাৰণে আমাৰ ট্ৰেফিকৰ দায়িত্ব থকা DCP ট্ৰেফিকক গোটেই বিষয়খিনি চাবলৈ দিয়া হৈছে, তেওঁলোকে ইয়াত আছে, গোটেইখিনি কথা SOP ৰাইজক জনাব।
1: অসমবাসী প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্তে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
0: পূৰ্বৰে পৰা চহকী অসমৰ সংগীত ক্ষেত্ৰখন জুবিন গাৰ্গৰ পৰশত বেছি উজ্জ্বল হৈ পৰিল। অসমৰ লোকসংগীতৰ ধাৰাটোক তেওঁ অন্য কটি দিলে। নিজৰ গীতসমূহ গাই ইতিমধ্যে শ্ৰোতা সমাজক তেওঁ অন্য এটা সোৱাদ দি থৈ দিছিল। সংগীতৰ জগতখনত নিজক অপ্ৰতিদ্বন্দ্বীৰূপে প্ৰতিষ্ঠা কৰাৰ সময়তে এছাম নিন্দুকে পৰম্পৰাগত লোকসংগীতসমূহত তেওঁৰ দখল নাই বুলি ইটিকিং কৰা কথাটো তেওঁ কামেৰে উত্তৰ দিছিল। বনকোঁৱৰ আনন্দীৰাম দাসৰ বনগীতসমূহো যেতিয়া জুবিন গাৰ্গে নিজৰ সুৰীয়া কণ্ঠেৰে গাবলৈ ললে, মানুহে আকৌ নিজস্ব সংগীতৰ শিপা বিচাৰি পোৱা যেন হল। বনগীতসমূহ মানুহে আকৌ শুনিবলৈ ললে।
3: মাতে পকা ধানে ৰিঙি আই বগী তৰা যায় আগুৱাই।
0: আই অসমীৰ এগৰাকী সুযোগ্য সন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এইগৰাকী অসামান্য প্ৰতিভাৰ অধিকাৰী ক্ষণজন্মা যুগপুৰুষক জুবিন গাৰ্গে নিজৰ আদৰ্শ ব্যক্তিত্ব বুলি বহু সময়ত ঘোষণা কৰিছিল। প্ৰবাদ প্ৰতিম শিল্পীগৰাকীৰ প্ৰতি জুবিন গাৰ্গ ইমানেই অনুৰক্ত আছিল যে শিল্পীগৰাকীৰ নামত তেওঁ কলাগুৰু ফাউণ্ডেশ্যন নামৰ এটা স্বেচ্ছাসেৱী সংস্থা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ বিভিন্ন জনকল্যাণমূলক আৰু সাংস্কৃতিক কাম কাজ কৰি গৈছিল। কলাগুৰুজনাক সুন্দৰ এটি গীতেৰে জুবিন গাৰ্গে শ্ৰদ্ধাঞ্জলিও জনাইছিল, যি গীত তেওঁৰ বহু হাজাৰ সৃষ্টিৰ মাজৰ অনন্য সৃষ্টিৰূপে পৰিগণিত হৈছিল। ৰাজ্যৰ থলুৱা জনগোষ্ঠীৰ গীত মাত সুৰবোৰৰ পৰা জুবিনে নিজৰ সংগীতৰ বাবে উপাদান বুটলি ল'ব জানিছিল। মাটিৰ মৰমসনা সুৰবোৰে তেওঁক বাৰুকৈয়ে আকৃষ্ট কৰিছিল। জনগোষ্ঠীয় ভাষাসমূহত গীত গাই জুবিন গাৰ্গে সেই জনগোষ্ঠীৰ লোকসকলৰ মন জয় কৰিছিল। একেদৰে তেওঁলোকৰ লোকসংগীতৰ সুৰবোৰ নিজৰ গানৰ সুৰৰ সাঁচত ঢালিছিল।

জুবিন গাৰ্গ কেৱল যে বিস্ময়কৰ সংগীত প্ৰতিভাই আছিল এনে নহয়, মানুহ হিচাপেও তেওঁ আছিল অতি বহল মনৰ। সবাৰ ওপৰে মনুষ্যত্ব কথাষাৰ যেন তেওঁ কামে কাজে প্ৰমাণ কৰিছিল। জুবিন গাৰ্গ অসমীয়াৰ আৱেগ, জুবিন গাৰ্গ অসমীয়াৰ অহংকাৰ, তেওঁক পাহৰা নাযায়। প্ৰতি

0: মিয়াই জুবিন গাৰ্গ নামৰ মহান শিল্পীগৰাকীক আদৰেৰে মনত ৰাখিব।
1: দেশৰ লগতে অসমতো পোষণ মেলাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়তে ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে জিলা পৰ্যায়ৰ অভিকৰণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মহিলা আৰু শিশু বিকাশ, কৃষি, শিক্ষা, জনস্বাস্থ্য, কাৰিকৰী আদিৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। মাহজোৰা কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণৰ বাবে জিলা আয়ুক্ত কৰবী শইকীয়াই সকলোকে আহান জনায়। বঙাইগাঁৱৰ বৈতামাৰী সংহত শিশু বিকাশ আঁচনি প্ৰকল্পত আজি পোষণ মেলা অনুষ্ঠিত হয়। এই মেলাত অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলে শিশুৰ বাবে প্ৰয়োজন হোৱা থলুৱা আৰু পুষ্টিকৰ খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
0: যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া IEC অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ মূল উদ্দেশ্য হৈছে HIV এইডছ প্ৰতিৰোধ, প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগৰ পৰীক্ষা তথা এই ৰোগক লৈ সমাজত থকা কুসংস্কাৰসমূহ দূৰ কৰা। এই অভিযানৰ অধীনত জিলাখনৰ 100খন গাঁও, 40খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 20খন মহাবিদ্যালয় সামৰি লোৱা হ'ব। অহা 19 ছেপ্টেম্বৰৰ পৰা জাপানত হ'বলগীয়া এছিয়ান গেমছত পদক অৰ্জন কৰিব বুলি বক্সাৰ লাভলীনা বৰগোহাঁয়ে আশা প্ৰকাশ কৰিছে। জাপানত কঠোৰ অনুশীলন চলাই থকা লাভলীনাই আজি সামাজিক মাধ্যমযোগে এছিয়ান গেমছত পদক অৰ্জনৰ দৃঢ়তা প্ৰকাশ কৰে। বিগত এছিয়ান গেমছত লাভলীনাই ৰূপৰ পদক দখল কৰিছিল। এইবাৰো তেওঁ পদক জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন। বিশ্ব অৰ্জন দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অসম শীতলীকৰণ কাৰ্যপন্থা মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাক কাইলৈ পুনৰ সাক্ষাদানৰ নিৰ্দেশ আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁইৰ আশা প্ৰকাশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই প্ৰিয়ংকা অৰোৰা। केंद्रीय मंत्रिमंडल ने कर्मचारी भविष्य निधि संगठन EPFO के अंतर्गत अनिवार्य दायरे में शामिल होने के लिए वेतन सीमा को 15,000 रूपये से बढ़ाकर 25,000 रूपये प्रति माह कर दिया है। संशोधित वेतन सीमा कल विश्वकर्मा जयंती से प्रभावी हो जाएगी। मंत्रिमंडल की बैठक के बाद सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने कहा कि इससे श्रमिकों के लिए सामाजिक सुरक्षा का दायरा काफी बढ़ जाएगा।
3: आज कैबिनेट में हमारे देश भर में इंडस्ट्रीज में काम करने वाले जो कर्मचारी हैं, उनके लिए एक बहुत बड़ा निर्णय लिया है। प्रोविडेंट फंड का जो नियम है, उस नियम में अब तक 15,000 रूपीज की सीलिंग रहा करती थी। ये सीलिंग 2014 में तय की गई थी, इसको बढ़ाकर 25,000 रूपए पर मंथ सैलरी पे लेके आ गए। इससे करीब 51 लाख एम्प्लॉयज को इसका बेनिफिट मिलेगा।
2: इससे सरकार का वार्षिक व्यय लगभग 11,339 करोड़ रुपए होने का अनुमान है। सरकार ने 3 लाख रुपए तक की छोटी निर्यात खेपों के लिए पंजीकरण सह सदस्यता प्रमाण पत्र RCMC या पंजीकरण प्रमाण पत्र की आवश्यकता से छूट दी है। वाणिज्य और उद्योग मंत्रालय ने कहा है कि इस कदम का उद्देश्य नए और छोटे निर्यातकों के लिए अनुपालन बोझ कम करना तथा डाक, कुरियर और अन्य उभरते चैनलों के माध्यम से निर्यात को सुगम बनाना है। भाजपा के वरिष्ठ नेता और रक्षा मंत्री राजनाथ सिंह ने बताया है कि प्रधानमंत्री नरेंद्र मोदी के जन्म दिवस के अवसर पर कल 1 महीने का सेवा संकल्प अभियान शुरू किया जाएगा। इस दौरान देश भर में 12 कार्यक्रमों का आयोजन किया जाएगा। श्री मोदी 7 अक्टूबर को मुख्यमंत्री और प्रधानमंत्री के रूप में अपनी 25 वर्ष का कार्यकाल पूरा करेंगे। कोलकाता में एक प्रेस वार्ता में उन्होंने कहा कि श्री मोदी के जनसेवा के 25 वर्ष पूरे होने पर यह अभियान समाज से हर वर्ग से जुड़ने का अवसर है।
4: इस अभियान का मेन ऑब्जेक्टिव यह है कि जिस सेवा, जिस समर्पण और जिस निष्काम भाव से मोदी जी ने आजीवन काम किया है, उसी स्पिरिट के साथ

0: international waters did not cause any major damage. The conduct was in direct contravention of the agreement between India and Pakistan on advance notice on military exercises, maneuvers and troop movements of April 1991. Veteran actor Anant Nag will be presented with the prestigious Dada Saheb Phalke Award 2024 for his contribution to Indian cinema and an illustrious cinematic journey that has inspired generations. The Ministry of Information and Broadcasting announced this today. The award will be presented at the 72nd National Film Awards ceremony on the 22nd of this month in Kevadia, Gujarat. Prime Minister Narendra Modi has congratulated legendary actor Anant Nag on being conferred the Dada Saheb Phalke Award. An e-auction of mementos and gifts received by Prime Minister Narendra Modi will commence from tomorrow. Addressing the media in New Delhi, Minister of Culture and Tourism Gajendra Singh Shekhawat said around 1,500 items have been kept for auction this year, including painting, textiles, statues, antiques and handicraft artworks. India has expressed deep concern at the drone attack near Mecca in Saudi Arabia. Responding to media queries regarding the drone attack, External Affairs Ministry spokesperson Randeep Jaiswal said the incident near Mecca is particularly concerning given the special significance of the city to Muslims across the world. Benchmark domestic equity indices ended over 0.4% higher today. The Sensex gained 333 points to close at 74,336. The Nifty also added 99 points to settle at 23,218. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই নিলাম প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব, কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা 15,000ৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে, সমগ্ৰ দেশতে কাইলৈ পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি থিম্পুত ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলক সাক্ষাৎ কৰে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই নিলাম প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব। নতুন দিল্লীত সংবাদ মাধ্যমত সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্ৰতিনিধিত্ব কৰা চিত্ৰকলা, বস্ত্ৰ, মূৰ্তি, প্ৰাচীন আৰু হস্তনিৰ্মিত শিল্পকৰ্মকে ধৰি এই বছৰ নিলামৰ বাবে প্ৰায় 1,500 সামগ্ৰী সাজু কৰি ৰখা হৈছে। শ্ৰীশেখাৱতে কয় যে মুঠ 7,440 সামগ্ৰী নিলাম কৰা হৈছিল। ই নিলামৰ পূৰ্বৰ 7টা সংস্কৰণত ইতিমধ্যে 22,000 কোটি টকা সংগ্ৰহ কৰা হৈছিল। তেওঁ কয় যে এই উপাৰ্জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা নদীৰ নিৰন্তৰ প্ৰৱাহ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে নমামি গংগে অভিযানত উচৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ যশোভূমি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনে এখন ধবজাবহী মঞ্চ হিচাপে কাম কৰিব আৰু গোলকীয় ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাৱন, উৎপাদন সামৰ্থ্য বৃদ্ধি, বিনিয়োগ আকৰ্ষিত কৰা আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব। এই প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈ অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখনত 6খন দেশ, 12খন ৰাজ্য আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ থাকিব। এই সন্মিলন তথা প্ৰদৰ্শনীত ছেমিকণ্ডাক্টৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ডৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশন আয়োজন কৰা হ'ব। এই সন্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয়

0: ভাৰতীয় ছেমিকণ্ডাক্টৰ সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক সবল কৰি তুলিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা 15,000ৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আদি কয় যে এই সিদ্ধান্তই বাধ্যতামূলক কৰ্মচাৰী ভৱিষ্য নিধি পুঁজি চমুকৈ ই এফ অ'ৰ পৰিসৰৰ ভিতৰত 51,00,000ৰো অধিক অতিৰিক্ত কৰ্মচাৰী অন্তৰ্ভুক্ত কৰিব, যাৰ ফলত শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে ৰাজহুৱা খণ্ডৰ বাৰ্ষিক ব্যয় প্ৰায় 11,339 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ই পি এফৰ মজুৰিৰ সীমা 2004 চনৰ পৰা 2014 চনলৈকে অপৰিৱৰ্তিত আছিল। তাৰ পাছত 2014 চনৰ ছেপ্টেম্বৰ মাহত ইয়াক 15,000 টকালৈ বৃদ্ধি কৰা হৈছিল। সমগ্ৰ দেশতে কাইলৈ পৰিচ্ছন্নতাৰ সেৱা অভিযান 2026 আৰম্ভ হ'ব। 17 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ অধীনত সক্ৰিয় অৰ্থনীতি তথা আৱৰ্জনাৰ পৰা সম্পদ আহৰণৰ জৰিয়তে পূৰ্বে চিহ্নিত ঠাই, অধিক ভিৰ হোৱা ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি তোলা, যুৱ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি আৰু পৰিচ্ছন্নতাৰ পৰা সমৃদ্ধিৰ দৃষ্টিভংগীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰিচ্ছন্নতাৰ অভিযানত সহযোগিতা, পৰিষ্কাৰ ভাৰত, বিকশিত ভাৰত। এই বিষয়বস্তুৰ জৰিয়তে পৰিষ্কাৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত সমূহীয়া অংশগ্ৰহণ আৰু উমৈহতীয়া দায়িত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আজি থিম্পুত ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলত সাক্ষাৎ কৰে আৰু যুটীয়াভাৱে সহযোগিতাৰ ওপৰত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে আলোচনাকালত তেওঁলোকে উন্নয়নমূলক অংশীদাৰিত্ব, শক্তি, বাণিজ্য, সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত ভাৰত ভূটানৰ বহুমুখী সম্পৰ্কক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে আজিৰ আলোচনাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বিশ্বাস আৰু সদিচ্ছা প্ৰতিফলিত কৰিছে। ডঃ জয়শংকৰে বুমথাঙৰ আধ্যামিক আৰু ঐতিহাসিক কেন্দ্ৰত তেওঁক আতিথ্য প্ৰদান কৰাৰ বাবে ভূটানৰ মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব অজন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে অজন স্তৰক ক্ষতিকাৰক অতিবেঙুনীয় ৰশ্মিৰ বিৰূপ প্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰাৰ কবচ হিচাপে অভিহিত কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই দিৱসে অজন স্তৰক সুৰক্ষিত কৰাৰ প্ৰচেষ্টা যে ঘৰৰ পৰাই আৰম্ভ হয় সেই বিষয়ে সোঁৱৰাই দিয়ে। তেওঁ কয় যে এচিৰ তাপমাত্ৰা 24 ডিগ্ৰী চেলচিয়াছত বৰ্তাই ৰখা আৰু বিদ্যুৎ ৰাহি কৰা সঁজুলিৰ ব্যৱহাৰে নিৰ্গমন হ্ৰাস কৰা আৰু সুস্থ পৃথিৱী গঢ়াত সহায় কৰে। অজন স্তৰৰ সংৰক্ষণ মানৱ স্বাস্থ্য, জৈৱ বৈচিত্ৰ আৰু জলবায়ু সুস্থিৰতাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক সুৰক্ষিত ভৱিষ্যতৰ বাবে বহনক্ষম জীৱনশৈলী আঁকোৱালি ল'বলৈ আহান জনায়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে ভাৰ্চুৱেল ব্যৱস্থাৰে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে স্বচ্ছ সেৱা অংকলন চমুকৈ এছ এছ এ মুকলি কৰে। মন্ত্ৰালয়ে জনায় যে এছ এছ এ হৈছে গ্ৰাম্যাঞ্চলত অনাময় সেৱা প্ৰদানৰ মূল্যায়ন আৰু নিৰীক্ষণৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক ডিজিটেল স্বমূল্যায়নৰ পৰিকাঠামো। ইয়াক স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ 2.0 অধীনত খোৱাপানী আৰু অনাময় ব্যৱস্থা বিভাগে প্ৰস্তুত কৰি উলিয়াইছে। মন্ত্ৰালয়ে লগতে কয় যে বহুস্তৰীয় পৰ্যালোচনা পৰিকাঠামোত তৃণমূল পৰ্যায়ত অনাময় সেৱা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে গাঁও পঞ্চায়ত, গাঁওসভা, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ বিষয়াসকলক জড়িত কৰাৰ বিষয়ত পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপে অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ গাঁও পঞ্চায়ত আৰু গাঁওসভাসমূহক অধিক ক্ষমতা প্ৰদান কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভি সুমান্নায়ো অংশগ্ৰহণ কৰে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছনে আজি ভাৰতৰ সৈতে দেশৰ মুক্ত বাণিজ্য চুক্তিক এক যুগান্তকাৰী চুক্তি হিচাপে প্ৰশংসা কৰে যিয়ে 140 কোটি ভাৰতীয় গ্ৰাহকৰ বাবে প্ৰৱেশৰ দুৱাৰ মুকলি কৰিব আৰু নিউজিলেণ্ডত চাকৰি আৰু উপাৰ্জন বৃদ্ধিত সহায় কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীলাকছনে কয় যে এই চুক্তিয়ে চৰকাৰৰ প্ৰথম কাৰ্যকালত ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি সংৰক্ষিত কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় দলে কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ড সংসদে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় আইনখন গৃহীত কৰিছিল। ৰাজ্যিক আৰু বিনিয়োগ দপ্তৰৰ মন্ত্ৰী টড মেকলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডৰ ৰপ্তানিকাৰীসকলক বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বিকাশশীল ভাৰতৰ অৰ্থনীতিলৈ সুযোগ প্ৰদান কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, হাৰিয়ানা, চণ্ডীগড়, পঞ্জাব, দিল্লী আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে কেৰালা, মাহে, পশ্চিমবংগ, ছিক্কিম, তামিলনাডু, পুডুচেৰী আৰু কৰাইকালতো একেধৰণৰ বতৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইপিনে বিহাৰ, জম্মু আৰু কাশ্মীৰ, লাডাখ, ঝাৰখণ্ড, ওড়িশা আৰু ৰাজস্থানত অহা 2-3 দিনলৈ ধুমুহা আৰু গাজনিৰে বৰষুণ অহাৰ আগলি বতৰা দিছে। নতুন দিল্লীৰ অৰুণ জেঠী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি নিশা ভাৰতে আফগানিস্তানত 7 উইকেটক পৰাস্ত কৰি 3খন খেলৰ শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। 160 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 14 অভাৰত 5টা বলত 3টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই নিলাম প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা 15,000ৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে। সমগ্ৰ দেশতে কাইলৈ পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন তথা অন্তিমখন খেল কাইলৈ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বাতৰিৰ পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি বিষয়ক যুৱবাণীৰ কুইজ। কুইজ পৰিচালক হিচাপে উপস্থিত আছে নয়নজ্যোতি বৰা। কুইজত অংশগ্ৰহণ কৰিছে নীলোৎপল গোস্বামী, চয়নিকা গোস্বামী, মানস কলিতা, হালিমুদ্দিন আলী আহমেদ, অংকিতা ভট্টাচাৰ্য আৰু কোমল কুমাৰীয়ে। অনুষ্ঠানটোৰ আঁত ধৰিছে অনিৰ্বাণ পাঠকে। অনুষ্ঠানটোৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ কুইজ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। প্ৰিয় শ্ৰোতা, এই খণ্ডৰ কুইজ অনুষ্ঠানটিৰ বিষয় ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি, আৰু এই অনুষ্ঠানটি পৰিচালনাৰ বাবে আমি কুইজ পৰিচালক হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ নয়নজ্যোতি বৰা ডাঙৰীয়াক।
3: নমস্কাৰ।
2: আৰু এই প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে 3টা দল আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি। আৰু যিহেতু আজিৰ অনুষ্ঠানটি ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি বিষয়ক হ'ব, গতিকে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ লগত জড়িত 3টা শব্দৰে অৰ্থাৎ তেখেতৰ 3টা গানৰ প্ৰথম 2টা শব্দৰে আমি দলকেইটাৰ নামাকৰণ কৰিছোঁ। দলকেইটাৰ নাম হৈছে সাগৰ সংগমত, কহুৱা বন আৰু পক্ষী ৰাজখোৰা। আৰু দলকেইটাত থকা প্ৰতিনিধিসকলৰ সৈতে আমাৰ কুইজ পৰিচালক নয়নজ্যোতি বৰা ডাঙৰীয়াই আপোনালোকক চিনাকি কৰাই দিব।
3: ধন্যবাদ অনিৰ্বাণ। আজি আমাৰ এই কুইজৰ অনুষ্ঠানত আমাৰ লগত আছে সাগৰ সংগমত দলত নীলোৎপল গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়।
4: নমস্কাৰ।
3: আৰু তেওঁৰ সতীৰ্থ হিচাপে আছে চয়নিকা গোস্বামী, পূব কামৰূপ মহাবিদ্যালয়।
5: নমস্কাৰ।
3: আৰু আজিৰ এই কুইজ অনুষ্ঠানৰ দ্বিতীয়টি দল কহুৱা বন, আৰু সেই দলটিত আছে মানস কলিতা, অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান।
4: নমস্কাৰ।
3: আৰু তেখেতৰ সতীৰ্থ হালিমুদ্দিন আলী আহমেদ, অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান।
4: নমস্কাৰ।
3: আৰু আজিৰ তৃতীয়টি দলত আছে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা অংকিতা ভট্টাচাৰ্য।
6: নমস্কাৰ।
3: আৰু তেওঁৰ লগত কোমল কুমাৰী।
7: নমস্কাৰ।
3: সকলোৰে লগত চিনাকি হৈ ভাল লাগিল। এতিয়া আমি পোনে পোনে আজিৰ এই কুইজ অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। আৰু আজিৰ কুইজ অনুষ্ঠানৰ মাজলৈ যোৱাৰ আগে আগে প্ৰতিযোগীসকলৰ জ্ঞাতাৰ্থে মই নিয়মাৱলী সম্পৰ্কে অৱগত কৰিব বিচাৰিছোঁ। প্ৰথমটো নিয়মাৱলী হ'ল, প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবদ আপোনালোকে 10 নম্বৰকৈ লাভ কৰিব। এইটো ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষ যি ধৰণৰ প্ৰশ্নই নহওক, যদি শুদ্ধ উত্তৰ দিয়ে তেতিয়াহ'লে আপোনালোকে 10 নম্বৰ লাভ কৰিব। আৰু দ্বিতীয়টি নিয়ম হ'ল, সময়ৰ ক্ষেত্ৰত নিৰ্দিষ্ট বাধ্যবাধকতা নাই, কুইজ পৰিচালকে নিজেই তাৰ প্ৰতি নিৰীক্ষণ কৰিব। আৰু সদৌ শেষত এটা নিয়ম নকলেও নহয়, এটা চিৰসেউজ নিয়ম, এই কুইজ চলি থকা সময়ছোৱাত কুইজ পৰিচালকৰ সিদ্ধান্তই চূড়ান্ত আৰু গ্ৰহণযোগ্য। গতিকে আমি আগবাঢ়িব পাৰোঁ। যিহেতু এগৰাকী মহান ব্যক্তিৰ সশ্ৰদ্ধ সোঁৱৰণত তেখেতৰ জীৱন আৰু সৃষ্টিৰ আজি বিষয়ক আজিৰ এই কুইজখন অনুষ্ঠিত হৈছে, গতিকে প্ৰথমতেই আজিৰ এই দিনটোত সেইগৰাকী মহান ব্যক্তিক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু আমি আগবাঢ়িব বিচাৰিছোঁ আজিৰ কুইজ অনুষ্ঠানৰ মাজলৈ। আৰু আজিৰ কুইজ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্ন যাব আমাৰ প্ৰথমটি দল সাগৰ সংগমত। প্ৰথমটি প্ৰশ্ন এইটো, ডক্টৰ ভূপেন হাজৰিকাই ৰাজহুৱাভাৱে গোৱা প্ৰথমটি গীত হৈছে, কি সতে হিয়াৰে আজি কওঁ তুমি যোৱাগৈ, কৰ্তব্যে মাতিছে যদি যোৱা তুমি যোৱাগৈ। কিশোৰ ভূপেন দাই কটন কলেজিয়েট হাইস্কুলত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সন্মুখত এই গীতটো গোৱাৰ অন্তত ৰসৰাজে তেওঁক এটি চুমা খাই আশীৰ্বাদ দিছিল। এতিয়া মোৰ প্ৰশ্নটো হ'ল, আনুষ্ঠানিকভাৱে ভূপেন দাই গোৱা এই প্ৰথম গীতটোৰ স্ৰষ্টাগৰাকী কোন সাগৰ সংগমত? তেওঁৰ মাহীয়েক ভৱপ্ৰিয়া দাস। প্ৰথমটো প্ৰশ্নৰ একেবাৰে শুদ্ধ উত্তৰ আহিছে, সাগৰ সংগমত দলে 10 নম্বৰ লাভ কৰিব। তেখেতৰ মাহীয়েক ভৱপ্ৰিয়াই আচলতে এই গীতটো ৰচনা কৰিছিল। এইবাৰ আমি আহিছোঁ দ্বিতীয়টি প্ৰশ্নলৈ, কহুৱা বন দললৈ। যিহেতু আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ষ্টুডিঅ'ত উপস্থিত আছোঁ, গতিকে আকাশবাণী গুৱাহাটী কেন্দ্ৰক লৈ এটি প্ৰশ্ন। 2002 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰই বাণীবদ্ধ কৰিছিল ভূপেন দাৰ অনাতাঁৰ আত্মজীৱনীখন। এই অনাতাঁৰ আত্মজীৱনী বাণীবদ্ধ কৰা হৈছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জনপ্ৰিয় অনুষ্ঠান জীৱনৰ দিগবাণীৰ বাবে। সুদীৰ্ঘ 3 ঘণ্টাৰ এই অনুষ্ঠান 30 মিনিটকৈ 6টা খণ্ডত সম্প্ৰচাৰ কৰা হৈছিল। ভূপেন দাৰ এই দীঘলীয়া সাক্ষাৎকাৰটি গ্ৰহণ কৰিছিল দুগৰাকী ব্যক্তিয়ে, তাৰে এজন হ'ল কমল শৰ্মা। এতিয়া মোক ক'ব লাগে আনজন ব্যক্তি কোন কহুৱা বন?
4: কমল
3: কটকি নহয়, বাগৰি গৈছে প্ৰশ্নটো গ্ৰুপ পক্ষীৰাজ ঘোঁৰালৈ। গম নাপায়, তেতিয়াহ'লে বাগৰি যাব প্ৰশ্নটো সাগৰ সংগমত দললৈ।
1: সূৰ্য হাজৰিকা
3: নহয়, যিহেতু কোনো এটা দলে উত্তৰটো দিব নোৱাৰিলে, গতিকে উত্তৰটো দিয়াৰ পাল মোলৈকে আহিছে। তেখেত হ'ল ভূপেন দাৰ তেনেই ঘনিষ্ঠ, তেখেতক লৈ পেলাই বহুত কবিতাও তেখেতে আবৃত্তি কৰিছে, ডক্টৰ অমৰজ্যোতি চৌধুৰী। ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰে আচলতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল কমল শৰ্মাৰ লগত। এতিয়া আমি আজিৰ এই কুইজ অনুষ্ঠানৰ তৃতীয়টি প্ৰশ্নলৈ আহিছোঁ। প্ৰশ্নটিৰ বাবে আমি এটি অডিঅ' শুনি লওঁ।
5: বহুদিনৰ আগেয়ে নদীখনে কথা কৈছিল, কিন্তু যেতিয়া সি বুজি পালে দুখৰ প্ৰতিটো টপাল শব্দৰ দিগন্তৰ বাহিৰত বিলীন হৈ যায়, সি মৌনতাক আঁকোৱালি ল'লে। তাৰ বুকুলৈ বিভিন্নজন আহিল, ধ্বংস কৰিবলৈ সৃষ্টি কৰিলে আৰু তাকে সভ্যতা বুলি ক'লে সভ্যতা। তাৰ বুকুলৈ বিভিন্নজন আহিল, সেই ধ্বংসৰ অৰ্থ বিচাৰি চালে আৰু তাকে ইতিহাস নাম দিলে ইতিহাস।
3: হ'ব, এতিয়া আমি প্ৰশ্নটোৰ পিনে আগবাঢ়িছোঁ। প্ৰশ্নটো হ'ল, যিটো কবিতা আমি শুনিলোঁ, কবিতাটোৰ কবিগৰাকী হ'ল বিদ্যুৎ কটকী। কবিতাটিৰ শিৰোনামৰ সৈতে একে নামত বিদ্যুৎ কটকীয়ে নিৰ্মাণ কৰি উলিওৱা এখন অসমীয়া চিনেমাৰ পৰা এই অংশটি মই তুলি আনিছোঁ। ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠ দিয়া অন্তিমখন অসমীয়া চিনেমা হিচাপে পৰিগণিত এই চিনেমাখন মাজুলীৰ এক বিশেষ ঘটনাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। এতিয়া মোক ক'ব লাগে চিনেমাখনৰ নামটো কি বা কবিতাৰ শিৰোনামটো কি? দুয়োটা নাম একেই, ভূপেন দাই কণ্ঠ দিয়া অন্তিমখন অসমীয়া ছবি এইখনেই, গতিকে আমি নামটো জানিব লাগে। গ্ৰুপ পক্ষীৰাজ ঘোঁৰা। ঠিক আছে, আমি বাগৰি গৈছে সাগৰ সংগমত দললৈ।
4: ৰাগ বিৰাগ
3: উত্তৰটো শুদ্ধ নহয়। দ্বিতীয়টি দল কহুৱা বনলৈ বাগৰি যাব প্ৰশ্নটো। যিহেতু গোটেইকেইটা দলেই পাছ কৰিছে গতিকে উত্তৰটো দিয়াৰ পাল মোলৈকে আহিব। আমাৰ অনিৰ্বাণী কিবা ক'বা নেকি?
2: এখন নেদেখা নদীৰ সিপাৰে আছে নেকি?
3: এখন নেদেখা নদীৰ সিপাৰে একেবাৰে শুদ্ধ উত্তৰ, গতিকে এইটো নম্বৰ নিদিওঁ কিন্তু অনিৰ্বাণী এটা হাত চাপৰি পাব লাগে। এখন নেদেখা নদীৰ সিপাৰে, সেইটোৱে হৈছে একেবাৰে।

শুদ্ধ উত্তৰ। ইয়াৰ লগে লগে আমাৰ প্ৰথমটি ৰাউণ্ডৰ ইমানতে অন্ত পৰিছে। আমি দ্বিতীয়টি ৰাউণ্ড ঘড়ী কাটাৰ বিপৰীত দিশত গ্ৰুপ চিৰ পৰা অৰ্থাৎ পক্ষীৰাজ ঘোঁৰাৰ পৰা সাগৰ সংগমত দললৈ আমি আহিম। দ্বিতীয়টি ৰাউণ্ডৰ প্ৰথমটো প্ৰশ্ন যাব গ্ৰুপ পক্ষীৰাজ ঘোঁৰালৈ। চনটো আছিল 1968 চন। মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত আয়োজন কৰা এক বিশেষ সভাত তেতিয়াৰ অসম সাহিত্য সভাৰ সভাপতি আনন্দচন্দ্ৰ বৰুৱাই ডক্টৰ ভূপেন হাজৰিকাক কি বিশেষ উপাধিৰে বিভূষিত কৰিছিল? সুধাকণ্ঠ একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব পক্ষীৰাজ ঘোঁৰা দলে। তাৰ পাছৰ পৰাই আচলতে আমি ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ হিচাপে জানো। ইয়াৰ পাছৰ প্ৰশ্নটো যাব গ্ৰুপ বি অৰ্থাৎ কহুৱাবন দললৈ, আৰু তাৰ বাবে আমি এটা অডিঅ' শুনি ল'ম।

0: হ'ব, এতিয়া প্ৰশ্নটো অকণমান বেলেগ ধৰণৰ। প্ৰশ্নটো হ'ল এটা অতি বিখ্যাত গীত, গীতটো ডক্টৰ ভূপেন হাজৰিকাই কলিকতাৰ পৰা তেজপুৰলৈ বিমানেৰে গৈ থাকোঁতে লিখিছিল। এই গীতটোত আকাশমাৰ্গৰ পৰা তেখেতে যিটো ৰূপ দেখিছিল, অসম বা কলিকতাৰ যিটো ৰূপ দেখিছিল, সেইটোকে আচলতে বৰ্ণনা কৰি গৈছে। এতিয়া মোক ক'ব লাগে, এই গীতটোত আকাশমাৰ্গৰ পৰা ব্ৰহ্মপুত্ৰৰ যিটো ৰূপ, সেই ৰূপটোক তেখেতে কিহৰ লগত আচলতে তুলনা কৰিছিল? কহুৱা বন্দল, পাঁচ পাঁচ গ্ৰুপ সাগৰ সংগমত,
1: পাঁচ
0: গ্ৰুপ চি পক্ষীৰাজ ঘোঁৰা, ফুলৰ দলিচা। ওচৰ চাপিছিলগৈ প্ৰায়, কিন্তু শুদ্ধ নহয় বাৰু। উত্তৰটো ময়ে কৈ দিছোঁ। উত্তৰটো মই কৈ দিয়াৰ আগতে ভূপেন দাই নিজেই কৈ থৈ গৈছে, যিহেতু সেইটোকে আমি শুনি লওঁ। কহুৱা বন নহয়,

0: এখন গামোচাৰ লগত তুলনা কৰিছিল যিখন বালিত মেলি থোৱা আছে, সেইটোৱে হ'ল একেবাৰে শুদ্ধ উত্তৰ। এতিয়া আমি আহিছোঁ দ্বিতীয় ৰাউণ্ডৰ অন্তিমটো প্ৰশ্ন সাগৰ সংগমত দললৈ। প্ৰশ্নটি হ'ল চিকমিক বিজুলী, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা এখন অন্যতম অসমীয়া কথাছবি। কিন্তু চিনেমাৰ ইতিহাসৰ লগতে অসমীয়া সাহিত্যৰ ইতিহাসতো এইখন চিনেমাৰ এক বিশেষ কৃতিত্ব আছে। এতিয়া মোক ক'ব লাগে সেই বিশেষ কৃতিত্বটো কি অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বা অসমীয়া সাহিত্যৰ দৃষ্টিভংগীৰে?
1: চিকমিক বিজুলীৰ যিটো চিত্ৰনাট্য আছিল, সেই চিত্ৰনাট্যটোক মানে প্ৰিণ্ট ৰূপত মানে প্ৰথমবাৰৰ কাৰণে প্ৰকাশ কৰা হৈছিল।
0: একেবাৰে শুদ্ধ উত্তৰ, সাগৰ সংগমত দলে সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে। আচলতে চিকমিক বিজুলীৰ যিখন চিত্ৰনাট্য আছিল, সেই চিত্ৰনাট্যখন প্ৰথমবাৰৰ কাৰণে গ্ৰন্থাকাৰে প্ৰকাশ কৰা হৈছিল আৰু অসমীয়া সাহিত্যৰ ইতিহাসত সেইখনেই হৈছে প্ৰথম মানে প্ৰকাশিত চিত্ৰনাট্য। 10 নম্বৰ লাভ কৰিছে গ্ৰুপ সাগৰ সংগমত। আৰু ইয়াৰ লগে লগে আমাৰ দ্বিতীয়টি ৰাউণ্ডৰ ইমানতে অন্ত পৰিছে। দ্বিতীয়টি ৰাউণ্ডৰ অন্তত আমাক স্ক'ৰসমূহৰ বিষয়ে অৱগত কৰিব অনিৰ্বাণ পাঠকে।
2: আমাৰ দ্বিতীয়টো ঘূৰ্ণনৰ অন্তত এতিয়ালৈ সাগৰ সংগমত দলটোৱে 20 নম্বৰ লাভ কৰিছে আৰু এই নম্বৰ আজিৰ প্ৰতিযোগিতাৰ বৰ্তমানলৈকে সৰ্বাধিক নম্বৰ। কহুৱাবন দলে বৰ্তমানলৈ কোনো নম্বৰ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই আৰু পক্ষীৰাজ ঘোঁৰা দলটোৱে 10 নম্বৰ লাভ কৰিছে। আমি পৰৱৰ্তী ঘূৰ্ণনলৈ আগবাঢ়ো।
0: ধন্যবাদ অনিৰ্বাণ। এইবাৰ তৃতীয়টি ৰাউণ্ড আৰম্ভ কৰিব বিচাৰিছোঁ সাগৰ সংগমত দলৰ পৰা। তাৰ বাবে আমি প্ৰথমে গীত এটি শুনি লওঁ।

0: এটা অতি চিৰসেউজ গীত। এতিয়া আমি প্ৰশ্নটোৰ পিনে আগবাঢ়িছোঁ। ভূপেন দাই পৰিচালনা কৰা এখন কথাছবি আছিলে শকুন্তলা, আৰু এই শকুন্তলা কথাছবিখনৰ আচলতে ইলা বসুৰ কণ্ঠত এইটো গীত প্ৰথম পহৰৰ ৰাতি। কিন্তু অসমীয়া চিনেমাৰ ইতিহাসত এই গীতটোৰ আছে এটা অনবদ্য বা উল্লেখনীয় বিশেষত্ব। সেই বিশেষত্বটো কি? সাগৰ সংগমত
1: আংশিকভাৱে ৰঙীন,
0: অলপ ভালকৈ ক'বা নেকি? আংশিকভাৱে ৰঙীন
1: মানে প্ৰথম অসমীয়া চিনেমা য'ত আংশিকভাৱে ৰঙীন
0: ৰঙীন চিনেমা, আংশিকভাৱে ৰঙীন চিনেমা শকুন্তলা। এই গানটোৰ বিশেষত্বটো কি? ঠিক আছে, মই যদি কিবা ভাল উত্তৰ পাওঁ চাওঁ। মই কহুৱা বন্দৰলৈ আহিছোঁ।
2: প্ৰথম ৰঙীন গীত মানে যিটো ৰেকৰ্ড কৰা হৈছিল অসমীয়া চিনেমাৰ
0: প্ৰথম
2: আংশিক ৰঙীন গীত,
0: ভালকৈ ক'বা নেকি উত্তৰ?
3: অসমীয়া চিনেমা ইতিহাসৰ প্ৰথমটো আংশিকভাৱে ৰঙীন ৰঙীন ৰেকৰ্ড কৰা গীত।
0: এইখিনি বাৰু ঠিক আছে, আমি বেছি বিতৰ্কলৈ নাযাওঁ। মই গ্ৰুপ এ অৰ্থাৎ সাগৰ সংগমত আৰু গ্ৰুপ বি কহুৱা বন দুইটা দলকে মই পাঁচ নম্বৰকৈ দিম। এতিয়া মই সম্পূৰ্ণ শুদ্ধ উত্তৰটো কৈ দিছোঁ। আমি সকলোৱে জানো শকুন্তলা হ'ল অসমৰ প্ৰথমখন আংশিক ৰঙীন কথাছবি, আৰু এই শকুন্তলাৰ এই গীতটোৱে আচলতে সম্পূৰ্ণৰূপে ৰঙীনভাৱে চিত্ৰায়িত কৰা হৈছিল। সেইটোৱে হ'ল সম্পূৰ্ণ শুদ্ধ উত্তৰ। এইবাৰ যাম গ্ৰুপ বি অৰ্থাৎ কহুৱা বন দললৈ, যিহেতু বিষয়টো ডক্টৰ ভূপেন হাজৰিকা। গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা কৰা কেইখনমান চিনেমাৰ নাম ক'বলৈ বিচাৰিছোঁ, সততে নুশুনা চিনেমা কেইখন। ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা একমাত্ৰ বড়ো ভাষাৰ কথাছবিখন হ'ল জিউনী চিমাং। আনহাতে কাৰ্বি ভাষাৰ একমাত্ৰ কথাছবিখন যিখন ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছে সেইখন হৈছে ৰিত আং টং। এতিয়া মোক ক'ব লাগে ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা একমাত্ৰ ভোজপুৰী ভাষাৰ কথাছবিখনৰ নামটো কি? সত মাতা কি মহিমা। সেইটো সম্পূৰ্ণ শুদ্ধ নহয়। মই চাওঁ আৰু যদি কিবা ভাল উত্তৰ পাওঁ, নহ'লে তোমালোকক মই 5 নম্বৰ দিব পাৰোঁ। কোৱা,
2: সতী মাইয়া কি মহিমা।
0: সতী মাইয়া, ঠিক আছে, সেইটো আমি ক'ৰবাত পাওঁতে চাগে খেলি মেলি হৈ যাব পাৰে। গতিকে 10 নম্বৰ দিছোঁ। সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ল সত মাইয়া কি মহিমা, সত মাইয়া কি মহিমা। তৃতীয় ৰাউণ্ডৰ তৃতীয়টি প্ৰশ্ন পক্ষীৰাজ ঘোঁৰাদললৈ। যোৰহাটৰ সাংস্কৃতিক সংগঠক তথা ভূপেন দাৰ ঘনিষ্ঠ বিভূচৰণ বৰুৱাৰ উদ্যোগত 1981 চনৰ 20 জুনত যোৰহাটৰ বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ত আয়োজিত বিষ্ণুৰাভা দিৱসত সুমন্ত চলিহাই এটা প্ৰস্তাৱ আগবঢ়াইছিলে, আৰু সেই প্ৰস্তাৱটো সমৰ্থন জনাইছিলে অশোক বৰদলৈয়ে, আৰু তাৰ ফলশ্ৰুতিত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এতিয়া মোক ক'ব লাগে ভূপেন দাৰ লগত জড়িত কোনটো বিশেষ সিদ্ধান্ত আচলতে আমি এই প্ৰশ্নটোৰ জৰিয়তে উপস্থাপন কৰিব বিচৰা হৈছে।
1: তেখেতৰ মানে ভূপেন সংগীতটো মানে উপস্থাপন কৰিছিলে যাতে সকলোৱে যেনেকৈ বিষ্ণু সংগীত ৰাভা সংগীত হয় তেনেকৈ যাতে ভূপেন সংগীতো যাতে আৰু হৈ যায় সকলোতে।
0: উত্তৰটো মই গ্ৰহণ কৰিছোঁ, আচলতে ভূপেন সংগীত নহয় ভূপেন্দ্ৰ সংগীত, সেইটো আচলতে শুদ্ধ উত্তৰ। বাৰু ঠিক আছে, 10 নম্বৰ দিম আমি পক্ষীৰাজ ঘোঁৰাদলক। আৰু ইয়াৰ লগে লগে আমাৰ তৃতীয়টি ৰাউণ্ডৰ ইমানতে অন্ত পৰিছে। আমি আগবাঢ়িব বিচাৰিছোঁ চতুৰ্থ ৰাউণ্ডৰ মাজলৈ। এটা অডিঅ' আছে। চতুৰ্থ ৰাউণ্ডটো আমি ইয়াৰ আগতে যেনেকৈ কৰিছিলোঁ, আমি ঘড়ী কাটাৰ বিপৰীত দিশে যাম, আৰু তাৰ বাবে অডিঅ'টো আমি প্ৰথমতে শুনি লওঁ। পক্ষীৰাজ ঘোঁৰাদল
4: মানৱতাবাদী শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টাতে আজীৱন কটোৱা সাংস্কৃতিক বনোৱা বা ৰণুৱাহে নহয়। প্ৰথমেই অসমৰ এই ভয়াৱহ দিনলৈ চাই ইয়াত আপোনাসৱৰ সন্মুখত দৃঢ় কণ্ঠে ঘোষণা কৰিবলৈ আহিছো যে অসম সাহিত্য সভা কেৱল অসমীয়া সাহিত্য সভা নহৈ ই অসমৰ সাহিত্য সভা হ'ব লাগে।
0: এয়া আছিল 1993 চনৰ 6 ফেব্ৰুৱাৰীত শিৱসাগৰত অনুষ্ঠিত 59 সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হিচাপে ডক্টৰ

0: ভূপেন হাজৰিকাৰ অভিভাষণ, সেই অভিভাষণৰ কিয়দংশ। এই অভিভাষণৰ আৰম্ভণি কৰিছিল এনেকৈ, আমি যিখিনি শুনিলোঁ, ইয়াৰ অন্তত শেষ কৰিছিল কিন্তু এটি বিশেষ গীতেৰে। এতিয়া মোক ক'ব লাগে গীতটো কি। গ্ৰুপ পক্ষীৰাজ ঘোঁৰা। অসম আমাৰ উপহি নহয়, অসম আমাৰ উপহিটো আচলতে অৰুণাচল প্ৰদেশলৈ যাওঁতে ৰচনা কৰা। গ্ৰুপ বি কহুৱা বন। আহ আহ ওলায়া নহয়। গ্ৰুপ এ সাগৰ সংগমত। সাগৰ সংগমত নহয়। গতিকে উত্তৰটো দিয়াৰ পৰা মোলৈকে আহিছে। উত্তৰটো হ'ল, মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। সেইটো আচলতে তেওঁ সেই গীতটোৰে তেওঁৰ অভিভাষণটো সমাপ্ত কৰিছিল। এইবাৰ আহিব গ্ৰুপ বি অৰ্থাৎ কহুৱা বন্দললৈ। এইবাৰ আমি ডক্টৰ ভূপেন হাজৰিকাৰ ৰাজনৈতিক জীৱনৰ পিনে আমি যাব বিচাৰিছোঁ। 1967 চনত ডক্টৰ ভূপেন হাজৰিকা অসম বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল। তেওঁ জয়ী হোৱা সমষ্টিটো আছিল নাওবৈচা সমষ্টি। এতিয়া মোৰ প্ৰশ্নটো হ'ল, তেখেতে কোনটো দলক প্ৰতিনিধিত্ব কৰি এই নিৰ্বাচনত ভাগ লৈছিল, সেইটো মোক ক'ব লাগে।
1: নিৰ্দলীয় পাৰ্টি আছিল।
0: একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব কহুৱা বন্দলে। তেখেতে নাওবৈচা সমষ্টিৰ পৰা জিকিছিল, তেওঁ নিৰ্দলীয় প্ৰাৰ্থীৰূপে জিকিছিল। এইবাৰ আহিম গ্ৰুপ এ অৰ্থাৎ সাগৰ সংগমত দললৈ। 1948 চনত গুৱাহাটী শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ গুৱাহাটী শাখাত অনুষ্ঠান সহকাৰী হিচাপে যোগদান কৰিছিল ভূপেন দাই। সেই বছৰেই ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই পৰিচালনা কৰা চিৰাজ চিনেমাত বিষ্ণু ৰাভা আৰু শিৱ ভট্টাচাৰ্যৰ সহকাৰী হিচাপে জীৱনত প্ৰথম চিনেমাৰ বাবে সংগীত পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। এতিয়া মোক ক'ব লাগে, সেইখনত সংগীত পৰিচালনা সংগীত পৰিচালনাত 3গৰাকী আছিল, কিন্তু কোনখন ছবিত ডক্টৰ ভূপেন হাজৰিকাই এককভাৱে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল? ছবিখনে 1954 চনত মুক্তি লাভ কৰিছিল। একেবাৰে শুদ্ধ উত্তৰ, সতী বেউলা। সুনীল গাংগুলীয়ে পৰিচালনা কৰা চিনেমা। 10 নম্বৰ লাভ কৰিব সাগৰ সংগমত দলে। ইয়াৰ লগে লগে আমাৰ চতুৰ্থ ৰাউণ্ডৰ ইমানতে অন্ত পৰিছে, গতিকে চতুৰ্থ ৰাউণ্ডৰ অন্তত স্ক'ৰসমূহৰ বিষয়ে অৱগত কৰিব অনিপানে।
2: আজিৰ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি বিষয়ক কুইজ প্ৰতিযোগিতাৰ চতুৰ্থ ঘূৰ্ণনৰ অন্তত সাগৰ সংগমত দলটোৱে 35 নম্বৰ লাভ কৰিছে, কহুৱা বন দলে 25 নম্বৰ লাভ কৰিছে আৰু পক্ষীৰাজ ঘোঁৰা দলটোৱে 20 নম্বৰ লাভ কৰিছে। আমি পৰৱৰ্তী ঘূৰ্ণনলৈ আগবাঢ়ো।
0: এইবাৰ আমি পঞ্চমটি ৰাউণ্ড আৰম্ভ কৰিব বিচাৰিছোঁ সাগৰ সংগমত দলৰ পৰা। ভ্ৰাম্যমানত ভূপেন দা। ভ্ৰাম্যমানৰ বাবে সংগীত পৰিচালনা কৰা ভূপেন দাৰ জীৱনৰ প্ৰথমখন নাটক আছিল শোণিত কুঁৱৰী। নাটখন 1966 আৰু 1967 চনত পূৰ্বজ্যোতি থিয়েটাৰত মঞ্চস্থ কৰা হৈছিল। প্ৰশ্নটো অলপ বেলেগ। ভূপেন দাৰ গীতৰ আলমত ৰচিত আৰু মঞ্চস্থ হোৱা প্ৰথমখন নাটক আকৌ থিয়েটাৰ ভাগ্যদেৱীয়ে 2003-04 বৰ্ষত প্ৰদৰ্শন কৰিছিল। নাট্যকাৰগৰাকী আছিল সেৱাব্ৰত বৰুৱা। এতিয়া মোক ক'ব লাগে নাটকখন কি, মানে ভূপেন দাৰ গীতৰ আলমত ৰচনাও কৰা হৈছে আৰু নাটকখন মঞ্চস্থও কৰা হৈছে। সাগৰ সংগমত দল। মানুহে মানুহৰ বাবে নহয়। কহুৱা বন।
1: অটোৰিক্সা চলাওঁ আমি দুই ভাই।
0: অটোৰিক্সা চলাওঁ আমি দুই ভাই নহয়। পক্ষীৰাজ ঘোঁৰা। বহুতে আচলতে ভুল কৰে এইখিনিতে যে ভুল নুবুজি বা ভূপেন দা বুলি ক'ব বিচাৰে, কিন্তু নহয়, শৈশৱতে ধেমালিতে। নাটকখনৰ নামটো হ'ল শৈশৱতে ধেমালিতে। এবাৰ কহুৱা বন দল, এটি অডিঅ' শুনি লওঁ।

0: আৰু এটা অংশ আছে,
1: সুখ নাই দুখ নাই একো যেন নাই, হাঁহি নাই চকুৰ ওচৰ ৰুকুতা।

0: আমি দুটা গীতৰ কিছু অংশ শুনিলোঁ। এই দুয়োটা গীত ডক্টৰ ভূপেন হাজৰিকাই এগৰাকী বিশ্ববিখ্যাত চিত্ৰকৰৰ এখন চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰচনা কৰিছিল। মই চিত্ৰখনৰ নামটো কৈ দিছোঁ, পাৰ্চিষ্টেঞ্চ অফ মেমৰি। এতিয়া মোক ক'ব লাগে চিত্ৰকৰজন কোন? কহুৱা বন্দল,
1: এম এফ হুছেইন
0: এম এফ হুছেইন নহয়, পক্ষীৰাজ ঘোঁৰা দললৈ

0: পড়ে যাব।
1: এনার হোসেনকে
0: ন হয়
1: ভ্যান গফ, ভ্যান গফ,
0: ভ্যান গগ, মানে ভিনসেন্ট ভ্যান গগৰ কথা ক'ব বিচাৰিছা? নহয়। উত্তৰটো কৈ দিয়াৰ পৰা মোলৈকে আহিব। উত্তৰটো হ'ল ছালভাডৰ ডালি। ছালভাডৰ ডালিৰ পাৰ্চিষ্টেঞ্চ অফ মেমৰিৰ আচলতে অনুপ্ৰেৰণাত এই গীত দুটা, জীৱন ঘড়ীৰ প্ৰতিটো পল আৰু সুখ নাই দুখ নাই, এই গীত দুটা আচলতে ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰিছিল। পঞ্চম ৰাউণ্ডৰ তৃতীয়টি প্ৰশ্ন কৰিব বিচাৰিছোঁ পক্ষীৰাজ ঘোঁৰাদলক। প্ৰশ্নটো হ'ল, 1955 চনৰ 19 ফেব্ৰুৱাৰীত প্ৰথম প্ৰকাশ হয় ভূপেন দাৰ প্ৰথমটি গীতৰ সংকলন। প্ৰকাশ কৰিছিল ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাই। ইয়াৰ নামটো আছিল জিলিকাব লুইতৰে পাৰ। যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দল আছে, বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ। এতিয়া মোক ক'ব লাগে এই যে জিলিকাব লুইতৰে পাৰ গীতৰ সংকলনটি, সেই গীতৰ সংকলনটিৰ প্ৰচ্ছদটো কোনে অংকন কৰিছিল? পক্ষীৰাজ ঘোঁৰাদল, পাঁচ গ্ৰুপ সাগৰ সংগমত।
2: ডক্টৰ ভূপেন হাজৰিকাই নিজেই অংকন কৰিছিলে এইটো? এতিয়া
0: একেবাৰে শুদ্ধ উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই নিজেই তাৰ প্ৰচ্ছদ অংকন কৰিছিল। গতিকে ইয়াৰ লগে লগে আমাৰ পঞ্চমটি ৰাউণ্ডৰ ইমানতে অন্ত পৰিছে। আমি আগবাঢ়িব বিচাৰিছোঁ আজিৰ এই কুইজ অনুষ্ঠানৰ অন্তিমটো ৰাউণ্ডৰ পিনে। অন্তিমটো ৰাউণ্ড ঘড়ী কাটাৰ বিপৰীত দিশত। পক্ষীৰাজ ঘোঁৰাদলৰ পৰা আমি আগবঢ়াম। মন দি শুনিব, অকণমান দীঘল প্ৰশ্ন কিন্তু উত্তৰটো একেবাৰে সহজ। লক্ষ্মীনাথ বেজবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, অন্নদা শংকৰ ৰায়, নিত্যা দত্ত, লক্ষ্যহীৰা দাস, ডাক্টৰ উপেন কাকতি, পবিত্ৰ কুমাৰ ডেকা, নিৰোধ চৌধুৰী আদিসকলৰ লেখনিৰে 1970 চনত ভূপেন দাই অসমীয়া সাহিত্যলৈ কোনটো বিশেষ অৱদান আগবঢ়াইছিল? মই যিসকল ব্যক্তিৰ নাম ক'লোঁ সেই ব্যক্তিসকলৰ লেখনিৰে 1970 চনত ডক্টৰ ভূপেন হাজৰিকাই এটা বিশেষ অৱদান আগবঢ়াইছিল অসমীয়া সাহিত্যলৈ। এতিয়া মোক ক'ব লাগে সেই বিশেষ অৱদানটো কি? পক্ষীৰাজ ঘোঁৰা, কহুৱা বন। প্ৰতিধ্বনিখন প্ৰকাশ কৰিছিল 1970 চনত। সেইটো শুদ্ধ উত্তৰ নহয়। মই প্ৰশ্নটো বাগৰাই দিম সাগৰ সংগমত দললৈ।
1: প্ৰথমখন অনু অসমীয়া আলোচনী বিন্দু তেওঁ প্ৰকাশ কৰিছিলে?
0: একেবাৰে শুদ্ধ উত্তৰ। অসমৰ প্ৰথমখন মানে অনু আলোচনী বিন্দু, এইসকলৰ লেখনি আচলতে বিন্দুত সন্নিৱিষ্ট কৰা হৈছিল। সেইটোৱে হৈছে একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব সাগৰ সংগমত দলে। আজিৰ কুইজখনৰ মোৰ আটাইতকৈ ভাল লগা প্ৰশ্নটো কৰিব বিচাৰিছোঁ কহুৱা বন দললৈ। সহজ প্ৰশ্ন, ভূপেন দাই নিজৰ জীৱনৰ লগত সম্পৃক্ত দুটা বৃত্তৰ কথা কৈছিল এনেধৰণে, আৰু এই কথাখিনি কৈছিল তেখেতৰ বন্ধু সাংবাদিক নিৰোধ চৌধুৰীক। কথাখিনি হ'ল, সেই বৃত্ত মানে আমাৰ জীৱন চক্ৰ, জন্মৰ পৰা এই বৃত্তৰ মাজেৰে পৰিভ্ৰমণ কৰি বৃত্তৰ খোলা মুখেৰে আমি এদিন বিলীন হৈ যাম আন ক'ৰবাত। ডক্টৰ ভূপেন হাজৰিকাই কোন দুটা বৃত্তৰ কথা কৈছিলে আচলতে? পঢ়োৱা বন।
2: পত্নী আৰু মাতৃৰ,
0: পত্নী আৰু মাতৃক বৃত্ত হিচাপে মানে কি বুলি ক'ম, প্ৰতীকী ৰূপত উপস্থাপন কৰিছে নেকি? নহয় বাৰু, সাগৰ সংগমত দললৈ যাম।
1: তেওঁ চহীটোৰ তলত যি দুটা বিন্দু দিয়ে তেওঁ সেই দুটা
0: একেবাৰে শুদ্ধ উত্তৰ। আমি যদি ডক্টৰ ভূপেন হাজৰিকাৰ যিটো চহী দেখোঁ তেতিয়াহ'লে তাততো বৃত্ত আঁকে তেওঁ, সেই বৃত্ত দুটাৰ আচলতে তেওঁ ব্যাখ্যা কৰিছে এনেধৰণে। সেইটোৱে হ'ল একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব সাগৰ সংগমত দলে। আৰু আমি আহি আহি আজিৰ একেবাৰে অন্তিমটো প্ৰশ্নত উপনীত হৈছোঁহি, আৰু অন্তিমটো প্ৰশ্নৰ বাবে আমি এটা অডিঅ' শুনি ল'ব লাগিব।
3: মেরে অরমান হমে কিধর লিয়ে যাতে আপ বহুত উদাস নজর আতে হ্যাঁ বাত ক্যা হ্যাঁ আরে রমেশ জি ঘর ওয়ালোঁ কি ইয়াদ আপনে শহর বনারস কি ইয়াদ বহুত আতে মগহি পান লস্সি বিশ্বনাথ গলি চৌক গদৌলিয়া
0: হব প্রশ্নটির পিনে আগবাড়িছোঁ। 7খনকৈ অসমীয়া চিনেমা পৰিচালনা কৰা ডক্টৰ ভূপেন হাজৰিকাই অৰুণাচল প্ৰদেশৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাও নিৰ্মাণ কৰিছিল, যাৰ আমি কিছু অংশ ইয়াত শুনিবলৈ পালোঁ। এতিয়া মোক ক'ব লাগে একেবাৰে সহজ প্ৰশ্ন, অৰুণাচল প্ৰদেশৰ সেই প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা নামটো কি? সহজ প্ৰশ্নৰ সহজ উত্তৰ। 10 নম্বৰ লাভ কৰিব সাগৰ সংগমত দলে। আৰু ইয়াৰ লগে লগে আমাৰ এই কুইজ অনুষ্ঠানৰ প্ৰশ্নসমূহ কৰা ইতিমধ্যে হৈ গৈছে, আৰু আমি চূড়ান্ত স্ক'ৰসমূহৰ বিষয়ে অৱগত হ'ব বিচাৰিম অনিৰ্বাণ পাঠকৰ পৰা।
4: আজিৰ কুইজ প্ৰতিযোগিতাখনত সৰ্বাধিক নম্বৰ লাভ কৰিছে সাগৰ সংগমত দলটোৱে, আৰু এই দলটোৱে লাভ কৰিলে 75 নম্বৰ। আৰু দলটোত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নীলোৎপল গোস্বামী আৰু পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰী চয়নিকা গোস্বামী। দুয়োগৰাকীলৈ অভিনন্দন জনাইছোঁ। দ্বিতীয় স্থান লাভ কৰিছে কহুৱাবন দলটোৱে, তেওঁলোকে 25 নম্বৰ লাভ কৰিছে। আৰু এই দলত আছিল মানস কলিতা আৰু হালিমুদ্দিন আলী আহমেদ, দুয়োগৰাকী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ছাত্ৰ। আৰু তৃতীয় স্থানত আছে পক্ষীৰাজ খুৰা দলটো, দলটোৱে 20 নম্বৰ লাভ কৰিছে। আৰু দলটোত আছিল অংকিতা ভট্টাচাৰ্য আৰু কমল কুমাৰী, দুয়োগৰাকী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰী। প্ৰিয় শ্ৰোতা, আজিৰ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি বিষয়ক এই প্ৰতিযোগিতাখন সুন্দৰভাৱে পৰিচালনা কৰিলে কুইজ পৰিচালক নয়নজ্যোতি বৰাই। নয়নজ্যোতি বৰা ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ, লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ।
4: লগতে আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীলৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, যিহেতু আমাৰ নিৰ্ধাৰিত সময় শেষ হৈ আহিল, গতিকে আজিৰ যুৱবাণীৰ এই কুইজ অনুষ্ঠানৰ পৰা মই অনিৰ্বাণ পাঠকে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
5: ইমান পৰে শ্ৰোতাসকলে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি বিষয়ক যুৱবাণীৰ কুইজ শুনিলে। কুইজ পৰিচালক হিচাপে উপস্থিত আছিল নয়নজ্যোতি বৰা। কুইজত অংশগ্ৰহণ কৰিলে নীলোৎপল গোস্বামী, চয়নিকা গোস্বামী, মানস কলিতা, হালিমুদ্দিন আলী আহমেদ, অংকিতা ভট্টাচাৰ্য আৰু কোমল কুমাৰীয়ে। অনুষ্ঠানটোৰ আঁত ধৰিলে অনিৰ্বাণ পাঠকে। অনুষ্ঠানটোৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কেইটিমান সুমধুৰ গীত।

কাইলৈ সন্ধিয়া 7:20 প্ৰচাৰ কৰা হ'ব জুবিন গাৰ্গ বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অতিথি হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী দীপশিখা ডেকা, পাহিস্মিতা মহন্ত আৰু বহ্নিমা নায়ান। অনুষ্ঠানটোৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই। শ্ৰোতাসকল, শুনিবলৈ নাপাহৰিব কাইলৈ সন্ধিয়া 7:20 জুবিন গাৰ্গ বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী।

ইমান পৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই দৰ্শনা শৰ্মাই ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে অৰ্থাৎ 8 বজাৰ পৰা জাপানত আয়োজিত হবলগীয়া এছিয়ান গেমছ 2026ৰ বিংশতম সংস্কৰণৰ এক প্ৰতিবেদন চিয়েৰ ফৰ ভাৰত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: अभी आप सुन रहे थे एशियन गेम्स 2026 पर आधारित विशेष कार्यक्रम चेयर फॉर भारत।
1: ইমান পৰে জাপানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছ 2026ৰ বিংশতম সংস্কৰণৰ প্ৰতিবেদন চিয়াৰ ফৰ ভাৰত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠান। এই অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক অনুপ জলোতাৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে শুনিছে ভজনৰ অনুষ্ঠান। এই অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়োৱা হৈছে ৰবীন্দ্ৰ জৈনৰ কণ্ঠৰ এটি ভজন।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লৈছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

প্ৰিয় শ্ৰোতা, আজি ৰামধেনু অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত এয়া মই প্ৰণীতা দাস। আজি ৰামধেনু অনুষ্ঠানত লৈ আহিছোঁ মোৰ শৈশৱ, মোৰ কৈশোৰ আৰু মোৰ যৌৱনক আৱৰি ৰখা জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত। আহকচোন অনুষ্ঠানৰ প্ৰথমটি গীত শুনো।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এবাৰ আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ মোৰ ভাল লগা এটি গীত।

প্ৰিয় শ্ৰোতা, এই গীতটো শুনোতে আমি স্কুলৰ মজিয়াত লগ সমনীয়াৰ লগত যিটো জীৱনত আগবাঢ়ি যাবলৈ বা জীৱনত ভাল এটা কাম কৰিবলৈ সাহস পাইছিলোঁ, সেই সময়খিনিকে সুঁৱৰি আজি আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ ভাল লগা এই গীতটি। গীতটি লোৱা হৈছে চিনেমা তুমি মোৰ মাথো মোৰ

তুমি মোৰ মাথোমোৰ চিনেমাখনৰ পৰা গীতটি শুনিলে। ৰামধেনু অনুষ্ঠানত এইবাৰ আগবঢ়াইছো পাখি এলবামটিৰ পৰা এটি গীত। বৃদ্ধাৱস্থাটো শৈশৱৰ সময়ক বিচাৰি নুফুৰা মানুহ হয়তো এই পৃথিৱীত কমেহে ওলাব। তেন্তে আহক এই গীতটিৰ মাজেৰে আমি আমাৰ খুব নিৰ্ভেজাল সময় অৰ্থাৎ শৈশৱৰ দিনসমূহলৈ উভতি যাওঁ।

নব্বৈ দশকত জন্ম লাভ কৰা ল'ৰা ছোৱালীসকলৰ বাবে জুবিন হয়তো সুখতো দুখতো প্ৰেমতো বিৰহতো। আহক অনুষ্ঠানত এইবাৰ আন এটি গীত শুনো জুবিন গাৰ্গৰ কণ্ঠত।

এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, পাখিমেলা অতীতক কিদৰে পাহৰো। হয়, অতীতক কোনেই বা পাহৰিব পাৰে। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছো হিয়া দিয়া নিয়া চিনেমাখনৰ পৰা এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

0: রামধেনু অনুষ্ঠানটি শুনিলে।
1: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ।

অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-316-34। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-694।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া সময় হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানৰ। আজিৰ অনুষ্ঠানত আগবঢ়াইছো সুগত নাগৰ চিতাৰ পাতন ৰাগ গৌৰাগ কল্যাণ।

ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত স্বগত নাকৰ চেতাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ অধিৱেশনৰ। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।